নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি দেওবাৰ 14/33 ভাস্কৰাব্দৰ আহাৰ মাহৰ ছয় দিন, 1948 শকাব্দৰ 31 জেঠ আৰু 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ আজি 21 তাৰিখ। এতিয়া সময় 5:33 হৈ 26 ছেকেণ্ড গৈছে। ইয়াৰ লগে লগে সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়ামৱেভৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত ডিউটিৰ মত আছে তুলিকা দেৱী, নিয়ন্ত্ৰণ কক্ষত কৌস্তব দাস, শ্বেখ আব্দুল্লা আহমেদ, আনোৱাৰ আলী আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত মিতুল গগৈ আৰু বিজিৎ শৰ্মা, আৰু মাইক্ৰফোনৰ সন্মুখত মই কৰিশ্মা মহন্ত।

বন্দনা, আজিৰ অনুষ্ঠানটি সজোৱা হল নিকুঞ্জলতা মহন্তৰ কণ্ঠৰ ঘোষা, মীনা শইকীয়াৰ কণ্ঠৰ টোকাৰী গীত, জলিমণি তালুকদাৰৰ কণ্ঠৰ লোকগীত, বিভুৰঞ্জন চৌধুৰীৰ কণ্ঠৰ ভক্তিমূলক গীত আৰু মন্দিৰা লাহিৰীৰ কণ্ঠৰ এটি ভজনেৰে।

প্ৰথমে জনাবলৈ লৈছো আমাৰ আজি প্ৰচাৰ হ'বলগীয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ অনুষ্ঠান সম্পৰ্কে। পুৱা 6:15 বৰ্ণালী দাসৰ কণ্ঠৰ ভজন, পুৱা 6:20 আৰু নিশা 8:15 হিতেশ চন্দ্ৰ দাসৰ কণ্ঠৰ লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, পুৱা 7:15 আৰু 8:40 আধুনিক গীত, 7:50 নিয়োগ বাতৰি, 9:15 ৰূপালী ঢৌ, 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত আজ কা গীত, সবৰং গীতিকা, শীৰ্ষক সংগীত আৰু গীত আপনা ধুন পৰায়ে। বিয়লি 5:10 যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী, আজিৰ যুৱবাণীত সন্ধিয়া 6:30 গীতেৰে কথাৰে আগবঢ়াব ভাৰ্গৱ কলিতাই, সন্ধিয়া 7:45 আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বিশেষ অনুষ্ঠান, অনুষ্ঠানটিত অতিথিৰূপে উপস্থিত থাকিব যোগ প্ৰশিক্ষক অঞ্জুশ্ৰী বৰুৱা, সাক্ষাৎ গ্ৰহণ স্নেহা পাঠকৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। সন্ধিয়া 7:20 চৰকাৰৰ দ্বাদশ বৰ্ষপূৰ্তি উপলক্ষে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ এক বিশেষ অনুষ্ঠান আৰু লগতে আছে নিয়মীয়া গীতৰ অনুষ্ঠান মনোৰঞ্জন, নিশা 8:30 ভজনৰ অনুষ্ঠান, 9:30 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু, আৰু নিশা 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীবাদন ৰাগ যোগ।

এবাৰ জনাবলৈ লৈছো আমাৰ আজি প্ৰচাৰ হ'বলগীয়া আকাশবাণী গুৱাহাটীৰ মহাবাহৰ দুয়োটি অনুষ্ঠানৰ বিষয়ে। সন্ধিয়া 7 বজাত হীৰেন্দ্ৰ নাৰায়ণ মেধিৰ কথিকা দেৱী কামাখ্যা আৰু অম্বুবাচী, বিয়লি 5:25 চাহ গছৰ মাজে মাজে অনুষ্ঠানত সুস্থ বৰ্ধিত্বৰ বাবে যোগাসন, এই বিষয়ে ৰমেন কুৰ্মীৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ আৰু উপস্থাপন নিপা গোৱালাৰ। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত পৰিৱৰ্তিত জলবায়ুত জালি ধানৰ খেতি, এই বিষয়ে ডক্টৰ বিনোদ কলিতাৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ ভাস্কৰজ্যোতি আচাৰ্যৰ, প্ৰযোজনা উৎপল বৰাৰ। চাৰে 12 বজাৰ আইডিৰ বুলনিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে সুস্থ বৈধিকৰ বাবে যোগাভ্যাস, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব দীপানিতা চান্দলকাৰ আৰু সুজাতা শইকীয়াই। অনুষ্ঠানটিৰ আঁত ধৰিব জোনালী বৰুৱাই। পুৱা 10:30 চেমনীয়াৰ চোৰা অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে মামণি ৰয়চৌধুৰীৰ কথিকা কিশোৰ কিশোৰীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যত যোগৰ ভূমিকা, লগতে আছে জানু আহা আৰু চেমনীয়াৰ গীত মাত। আগবঢ়াব নিভাৰাণী ৰয়ে। পুৱা 7:30 নিদান অনুষ্ঠানত যোগাভ্যাস আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা, এই বিষয়ে যোগাচাৰ্য অনিল কুমাৰ শৰ্মাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ সঞ্জয় গোস্বামীৰ। পুৱা 6:30 আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে পশ্চিমবংগৰ কলকাতাৰ ৰেড ৰোডত অনুষ্ঠিত হ'বলগীয়া বিশেষ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব আৰু পুৱা 6:55 জ্ঞান বিজ্ঞান অনুষ্ঠান পৰিস্থিতি ইমানেই।

বর্ণালী দাসৰ কণ্ঠৰ ভজন্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনাবলৈ লৈছো হিতেশ দাসৰ কণ্ঠৰ দুটি লোকগীত।

ইমান পৰে শ্ৰোতাসকলে হিতেশ দাসৰ কণ্ঠৰ দুটি লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আৰম্ভ কৰিবলৈ লৈছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত প্ৰথমেই শুনো আহক লক্ষ্মীকান্ত প্যাৰেলালৰ সংগীত পৰিচালনাৰ মন মন্দিৰ ছবিৰ এটি গীত, শিল্পী কিশোৰ কুমাৰ আৰু লতা মংগেশকাৰ।

পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবনত এইবাৰ শুনাবলৈ লৈছো ৰবিৰ সংগীত পৰিচালনাৰ ৱাক ছবিৰ এটি গীত, শিল্পী আশা ভোছলেৰ।

0: মধুবনত এইবাৰ শুনোৱা হওক কিশোৰ কুমাৰ আৰু আশা ভোছলেৰ কণ্ঠৰ দৰ্পণ ছবিৰ এটি গীত। ছবিখনৰ সংগীত পৰিচালনা লক্ষ্মীকান্ত পিয়াৰেলালৰ।
1: अरे जल गई जल

পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবনত এইবাৰ শুনাবলৈ লৈছো আশা ভোছলে আৰু উষা মংগেশকাৰৰ কণ্ঠৰ খানদান ছবিৰ এটি গীত। ছবিখনৰ সংগীত পৰিচালনা ৰবীৰ।

পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবনৰ শেষত শুনাবলৈ লৈছো লতা মংগেশকৰ আৰু মন্না ডেৰ কণ্ঠৰ উজালা ছবিৰ এটি গীত।

0: পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবনৰ আজিলৈ ইমানতে অন্ত পৰিল।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু

0: চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
2: আলাপ অনুৰাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
3: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM এণ্ডৰ 100.8।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলক্ষ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

প্ৰিয়শ্ৰোতা, আজি সন্ধিয়া 7:45 আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে এটি বিশেষ অনুষ্ঠান শুনিবলৈ পাব। অনুষ্ঠানটিত অতিথিৰূপে উপস্থিত থাকিব যোগ প্ৰশিক্ষক অঞ্জুশ্ৰী বৰুৱা। অনুষ্ঠানটিৰ আঁত ধৰিব স্নেহা পাঠকে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

আজি দিনৰ 12:30 বজাত আকাশবাণী গুৱাহাটীৰ মহাবাহুত আইডৰ বুলনি অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে সুস্থ বাৰ্ধক্যৰ বাবে যোগাভ্যাস এই বিষয়ে এটি আলোচনাত ভাগ ল'ব দীপান্বিতা চান্দৱালকাৰ আৰু সুজাতা শইকীয়াই। অনুষ্ঠানটিৰ আগ ধৰিব জোনালী বৰুৱাই। শুনিবলৈ নেপাহৰিব আজি দিনৰ 12:30 বজাত।

পুৱা 10:30 বজাত আকাশবাণী গুৱাহাটীৰ মহাবাহুত চেমনিয়াৰ চোৰা অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে মামণি ৰয়চৌধুৰীৰ কথিকা কিশোৰ কিশোৰীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যত যোগৰ ভূমিকা লগতে আছে জানো আহা আৰু চেমনিয়াৰ গীত মাত আগবঢ়াব নিভাৰণী ৰায়ে।

আজি সন্ধিয়া 7:20ৰ পৰা যুৱবাণীত চৰকাৰৰ দ্বাদশ বৰ্ষপূৰ্তি উপলক্ষে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ এক বিশেষ অনুষ্ঠান শুনিবলৈ পাব।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাকৃতিক পোহৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এফ ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। এতিয়া আৰম্ভ কৰিবলৈ লৈছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমেই শুনো আহক ৰূপালী কেওটনাথৰ কণ্ঠৰ এটি গীত।

0: আধুনিক গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক নিয়োগ বাতৰি। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যন, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰমেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত এমএছচি ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট bsnl.co.in চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60 নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেমগ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যন ৰিচাৰ্চ, ইনফৰমেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডাটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব আৰু বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in চাব পাৰে। আবেদনৰ শেষ তাৰিখ 22 জুন। ষ্টেট বেংক অব ইণ্ডিয়াত খালী হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। ৱেবছাইটটি পুনৰবাৰ কৈছো sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। নিয়োগ বাতৰি শুনিলে।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.1।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

ঘৰতে গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক অনুৰাধা পাৰিৱালৰ কণ্ঠৰ ভজন।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আৰম্ভ কৰিবলৈ লৈছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমেই শুনো আহক কৃষ্ণমণি নাথৰ কণ্ঠৰ এটি গীত।

আধুনিক গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। দেশ বিদেশত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন। বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত ৰূপান্তৰকাৰী ভূমিকা পালন কৰা বুলি কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ প্ৰকাশ। নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আজি পুনৰ নীট ইউ জি। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা। আৰু জাৰ্মানীৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। এতিয়া শুনক বিতং বাতৰি। দেশ বিদেশত আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা পশ্চিমবংগৰ কলকাতাৰ ৰেড ৰোডত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশ লয়। এই উপলক্ষে শ্ৰীমোদীয়ে কয় যে যোগাভ্যাসৰ বাবে বছৰৰ আটাইতকৈ দীঘল দিনটো অৰ্থাৎ 21 জুন সৰ্ববৃহৎ সামূহিক উদযাপনৰ দিন হৈ পৰিছে। তেওঁ কয় যে যোগ অকল শাৰীৰিক ব্যায়ামেই নহয় বৰং মানৱীয় উদ্যমৰো অভিব্যক্তি। তেওঁ কয় যে 40 বছৰ বয়সত 20 বছৰৰ দৰে নমনীয় আৰু 50 বছৰত 30 বছৰ বয়সতকৈও অধিক প্ৰাণৱন্ত হৈ থকাটো আমাৰ লক্ষ্য হোৱা উচিত। যোগাভ্যাসে সন্তুলিতভাৱে জীৱন ধাৰণত আৰু মানসিক স্বাস্থ্যৰ জৰিয়তে শাৰীৰিক সুস্থতাৰ পথ অন্বেষণত সহায় কৰে বুলি তেওঁ মন্তব্য কৰে।
1: যোগ হমে জীৱন কো বেলেন্স ৱে মে জিনে কি কলা শিখাতা হে। যোগ হমে ডুজ অৰ ডোণ্টছ শিখাতা হে। অৰ জব হম হমাৰে শৰীৰ কো সহী ঢংগ সে চলানা সিখ লেতে হে তো স্বাস্থ্য হমাৰা স্বভাৱ বন জাতা হে। সাথিও যোগ কেৱল হমাৰে শাৰীৰিক স্বাস্থ্য পৰ হি ফোকাস নহীঁ কৰতা। যোগ মানসিক স্বাস্থ্য সে শাৰীৰিক স্বাস্থ্য কা মাৰ্গ দিখাতা হে।
0: অসমতো যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট উদ্যানত আজি পুৱা আয়োজিত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী অশোক সিংঘল আৰু পৰ্যটন মন্ত্ৰী অজন্তা নেওগে ভাগ লয়। অনুষ্ঠানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানৰ সমান্তৰালকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত 23,000ৰো অধিক গাঁৱৰ 37,383টা স্থানত যোগাভ্যাসৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত আত্মসহায়ক গোটৰ 32 লাখৰো অধিক সদস্যই অংশগ্ৰহণ কৰে। বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত ৰূপান্তৰকাৰী ভূমিকা পালন কৰিছে বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰিছে। মেঘালয়ত কালি জোৱাই নৰ্টিয়াং কৰিয়াপ খান্দুলি সংযোগী পথ প্ৰকল্প মুকলি কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ অধীনত ঋণৰ প্ৰায় 90% কেন্দ্ৰীয় চৰকাৰে ঘূৰাই দিয়ে আৰু ৰাজ্য চৰকাৰসমূহে নামমাত্ৰ ব্যয় বহন কৰে। এই ব্যৱস্থাৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ উপকৃত হৈছে বুলি উল্লেখ কৰি শ্ৰীমতী সীতাৰমণে কয় যে এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে সামগ্ৰিক প্ৰকল্প ব্যয় প্ৰায় 75% বহন কৰি আহিছে। তেওঁ কয় যে এই প্ৰকল্পসমূহে পথ, বিদ্যালয়, শৈক্ষিক প্ৰতিষ্ঠান, দক্ষতা বিকাশ কেন্দ্ৰ আৰু উন্নয়নৰ বাবে প্ৰয়োজনীয় অন্যান্য সামাজিক আন্তঃগাঁথনি সৃষ্টিত পোনপটীয়াকৈ অৱদান আগবঢ়াই আহিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনিৰ এখন পৰ্যালোচনা বৈঠকত অংশ লৈ ৰাজ্যৰ নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয় প্ৰকল্পসমূহৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিভাগসমূহক সকলো প্ৰকল্প নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সুচাৰুৰূপে আৰু ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। আনহাতে প্ৰকল্পসমূহৰ নিয়মীয়া তদাৰক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীয়ে চিকিৎসা শিক্ষা সঞ্চালকালয়ক নিয়মিতভাৱে নিৰীক্ষণ আৰু পৰ্যবেক্ষণ অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিয়ে। ইপিনে মুখ্যমন্ত্ৰীয়ে চিকিৎসা মহাবিদ্যালয়ৰ চৌহদসমূহত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণৰ বাবে বন বিভাগৰ সৈতে সমন্বয় সাধনৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। বৈঠকত ৰাজ্যৰ বি এছ চি নাৰ্ছিং মহাবিদ্যালয় আৰু জি এন এম প্ৰতিষ্ঠানসমূহৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰা হয়। সভাখনত মুখ্য সচিব ড০ ৰবি কোটা, অতিৰিক্ত মুখ্য সচিব ড০ কে কে দ্বিবেদীকে ধৰি সংশ্লিষ্ট বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে 5টা মূল নীতি ক্ৰমে সুস্থ জীৱনশৈলী আৰু প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা, ৰোগৰ আগতীয়া চিনাক্তকৰণ, স্থানীয় পৰ্যায়ত উন্নত চিকিৎসাৰ সুবিধা, স্বাস্থ্যসেৱাৰ মান উন্নয়ন আৰু সম্পূৰ্ণ ডিজিটেলকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংঘালে ব্যক্ত কৰিছে। কালি চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ সভাকক্ষত হোৱা এখন বৈঠকত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই বিষয়ে অৱগত কৰে।
2: 5টা শিতানত আমি কাম কৰি প্ৰথম হ'ল প্ৰিভেণ্টিভ হেলথ কেয়াৰ, অৰ্থাৎ মানুহ ৰোগীৰ অৱস্থালৈ যাব নালাগে। তাৰ বাবে জীৱনশৈলীটো ভাল থাকিব লাগে, খোৱা বোৱাটো ভাল থাকিব লাগে, মানুহে যোগা, এক্সাৰচাইজ, খেলা ধূলাৰ জৰিয়তে নিজকে স্বাস্থ্যৱান ৰখাৰ চেষ্টা কৰিব লাগে। ডেট ইজ প্ৰিভেণ্টিভ হেলথ কেয়াৰ। ছেকেণ্ডটো হ'ল আৰ্লি ডিটেকশ্যন, অৰ্থাৎ ৰোগী হোৱাৰ লগে লগে যেন আমি ধৰিব পাৰোঁ। নম্বৰ 3, ট্ৰিটমেণ্ট ইন ভিচিনিটি, অৰ্থাৎ চিকিৎসাটো বহুত দূৰলৈ যায় নহয়, ওচৰতে চিকিৎসাটো পাব লাগে, অন্তত 10-12 কিলোমিটাৰৰ ভিতৰতে চিকিৎসাটো পাব লাগে। 4 নম্বৰ হ'ল য'ত হাই ষ্টেণ্ডাৰ্ডৰ কোৱালিটি ছাৰ্ভিচ লাগে বা স্পেশালাইজেশন লাগে তার কারণে মেডিকেল কলেজবোরক আমি স্ট্রেংথন করে আছো যে গুহাটি মেডিকেল কলেজের লোড কমক আর মেডিকেল কলেজ 8 বছর 10 বছর হয়ে গেল তেখেতকলেও সেন্টার অফ এক্সিলেন্স হওয়ার কারণে কাম করব লাগে আর 5 নম্বর হল ডিজিটালাইজেশন আমার যান সেবা হোক ডাটা হোক ডাটা কালেকশন হোক মনিটরিং হোক যান আমি ডিজিটালাইজ করে যাব ইমানে আমার সার্ভিসবোরও ভাল হব আর বিভাগেরও সেবার মানদণ্ড উন্নত হব
0: বৈঠকৰ পাছতে সঞ্চালকালয়ৰ সমীপতে থকা স্বাস্থ্য ভৱনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে স্বাস্থ্যখণ্ডৰ সামগ্ৰিক উন্নয়ন সেৱাৰ মান বৃদ্ধি আৰু জনসাধাৰণলৈ অধিক ফলপ্ৰসূ স্বাস্থ্যসেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বুজ লয় তেওঁ কয় যে স্বাস্থ্য ক্লাবৰ দৰে পদক্ষেপ ৰাজ্যৰ চিকিৎসা ব্যৱস্থাটো অধিক শক্তিশালী কৰিব ইপিনে ৰাজ্যত জাপানিজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণত আছে বুলি উল্লেখ কৰি ৰাইজক আতংকিত নহবলৈও তেওঁ আহ্বান জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি পশ্চিমবংগৰ তাৰাকেশ্বৰৰ পৰা পি এম কিষাণ উৎসৱ দিৱস কাৰ্যসূচী উপলক্ষে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ 23 সংখ্যক কিস্তি আনুষ্ঠানিকভাৱে মুকলি কৰে এই আঁচনিৰ ধন যোগ্য কৃষকসকলৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ হস্তান্তৰ কৰা হয় উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত প্ৰতিগৰাকী যোগ্য হিতাধিকাৰী কৃষকে 2000 টকাকৈ বছৰত 3টা কিস্তিত মুঠ 6000 টকা লাভ কৰি আহিছে অসমৰ বিভিন্ন জিলাৰ কৃষি বিভাগে প্ৰধানমন্ত্ৰীৰ এই অনুষ্ঠানটো কৃষকৰ বাবে পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰে মৰিগাঁও জিলাৰ কৃষি বিভাগেও অনুষ্ঠানটিৰ পোনপটীয়া সম্প্ৰচাৰ কৰে কপিলী উন্নয়ন খণ্ডৰ অধীনত চৰাইবাহী গাঁও পঞ্চায়তত কেন্দ্ৰীয়ভাৱে আয়োজিত অনুষ্ঠানত মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৰিগাঁৱৰ প্ৰায় 66594 গৰাকী কৃষকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি এই অনুদান লাভ কৰিছে শোণিতপুৰ জিলাতো কালি মুঠ 37802 গৰাকী কৃষকে এই আঁচনিৰ ধন লাভ কৰে শিৱসাগৰ জিলাৰ 62148 গৰাকী কৃষকে বেংক একাউণ্টত পি এম কিষাণ আঁচনিৰ ধন লাভ কৰে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট ইউ জি 2026 আজি পুনৰ অনুষ্ঠিত হ'ব দেশৰ 551খন আৰু বিদেশৰ 14খন চহৰত হ'বলগীয়া এই পৰীক্ষাত 22,79,000 পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব পৰীক্ষাৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই জেমাৰ চিচিটিভি আৰু বায়'মেট্ৰিক্স ব্যৱস্থাৰ কাৰ্যকাৰিতা পৰীক্ষাৰ বাবে কালি দেশজুৰি মকড্ৰিল বা আখৰাৰ আয়োজন কৰায় ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰা মতে সংস্থাটো পৰীক্ষা নিকা স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে সম্পূৰ্ণৰূপে সাজু কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীও নিয়োগ কৰা হৈছে ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক সমিতি গঠন কৰা হৈছে সমগ্ৰ দেশৰ লগতে আজি অসমতো চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা চমুকৈ নীট পুনৰ অনুষ্ঠিত হ'ব সুচাৰুৰূপে এই পৰীক্ষা আয়োজন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংঘালে কালি চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ নিয়ন্ত্ৰণ কক্ষত বিভাগীয় জ্যেষ্ঠ বিষয়া আৰু আৰক্ষী প্ৰশাসনৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰি প্ৰস্তুতিৰ বুজ লয় তেওঁ পৰীক্ষাৰ স্বচ্ছতা নিৰাপত্তা আৰু বিশ্বাসযোগ্যতা নিশ্চিত কৰিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে ইফালে ৰাজ্যৰ জিলাসমূহতো প্ৰশাসনৰ চোকা নজৰত পৰীক্ষাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে কাইলৈ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা কেন্দ্ৰ কৰি নীলাচলৰ বুকুত অৱস্থিত কামাখ্যা ধামলৈ অগণন সাধু সন্ন্যাসীৰ আগমন ঘটিছে গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী পোহৰ আৰু চাফ চিকুণতা বজাই ৰখাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে অম্বুবাচী মেলা চলি থকা দিনকেইটাত নিয়মীয়াকৈ ফগিঙৰ লগতে প্ৰতিদিনে 3 বাৰকৈ কামাখ্যা ধামৰ চৌহদ চাফ চিকুণ কৰাৰ ব্যৱস্থা কৰা হৈছে ৰাজ্যৰ পৰ্যটন খণ্ডৰ বাবে সুখবৰ কঢ়িয়াই ইউৰোপীয় সংঘই অসম ভ্ৰমণৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই বিষয়ে অৱগত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতত নিযুক্ত ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিনে ৰাজ্যৰ মুখ্য সচিবক এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে উল্লেখযোগ্য যে এই সিদ্ধান্তৰ ফলত ইউৰোপীয় সংঘৰ 27খন দেশৰ নাগৰিকে এতিয়াৰে পৰাই অসম ভ্ৰমণ কৰিব পাৰিব অৱশ্যে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন বাহাল থকা চৰাইদেউ তিনিচুকীয়া আৰু শিৱসাগৰ জিলাৰ ক্ষেত্ৰত এই সুবিধা প্ৰযোজ্য নহ'ব মুখ্যমন্ত্ৰীয়ে কয় যে দ্বিতীয় পৰ্যায়ৰ এডভান্টেজ অসমৰ পিছতে পিছৰে পৰা ৰাজ্য চৰকাৰে বিদেশী দূতাবাসৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিল। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়া আৰু জাপানেও অসম ভ্ৰমণৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা উঠাই লৈছিল। আনহাতে আমেৰিকা আৰু কানাডায়ো যাতে অনুৰূপ পদক্ষেপ গ্ৰহণ কৰে সেই উদ্দেশ্যে ৰাজ্য চৰকাৰে চেষ্টা অব্যাহত ৰখা বুলিও তেওঁ উল্লেখ কৰে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে পৰহিলৈ পুৱা 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে কালি সামাজিক মাধ্যমযোগে এই কথা অৱগত কৰি সকলো পৰীক্ষাৰ্থীলৈ শুভকামনা জ্ঞাপন কৰে। পৰিষদে জনোৱা অনুসৰি পৰীক্ষাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ চৰকাৰী ৱেবছাইটৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি কানাডাৰ টৰণ্টত অনুষ্ঠিত এখন খেলত জাৰ্মানীয়ে আইভৰী কোষ্টক 2-1 পৰাস্ত কৰি নকআউট পৰ্যায়ত স্থান নিশ্চিত কৰিছে। খেলখনত জাৰ্মানীৰ হৈ ডেনিছ ওণ্ডাভেই 2 গ'ল দিয়ে। ইপিনে ইকুৱেডৰ আৰু কুৰাচাৱৰ মাজত কানছাছত অনুষ্ঠিত খেলখন গোলশূন্যভাৱে অমীমাংসিত হৈ ৰয়। প্ৰতিযোগিতাৰ কিছু সময় পাছত হ'বলগীয়া গ্ৰুপ এফৰ এখন খেলত জাপান টিউনিছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইফালে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাষ্টনত অনুষ্ঠিত গ্ৰুপ এফৰ এখন খেলত নেডাৰলেণ্ডছে ছুইডেনক অনায়াসে 5-1 পৰাস্ত কৰে। কালি অনুষ্ঠিত আন এখন খেলত ব্ৰাজিলে হেইটিক 3-0 পৰাভূত কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
3: ইউৰোপীয় সংঘৰ অসম ভ্ৰমণত থকা প্ৰতিবন্ধকতা প্ৰত্যাহাৰ, দেশজুৰি পালন হোৱা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, ৰাজ্যৰ 18,60,000 কৃষকৰ পি এম কিষাণ নিধিৰ অধীনত 372,00,000 টকাৰ অনুদান লাভ আৰু কালি ৰাজ্যজুৰি পালন কৰা বিষ্ণুৰাভা দিৱসৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। ভ্ৰান্তিকলাৰ ৰূপকাৰ হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী প্ৰায়োগিক দিশৰ শিল্পী বৰপেটাৰ সুচিব্ৰত ৰায় বিশ্বৰ বিভিন্ন দেশত চৰ্চিত হৈ পৰাৰ বাতৰি। ছিকিউৰিটি গাৰ্ডৰ পৰা ইলুজন আৰ্টলৈ দেশ বিদেশে চৰ্চিত বৰপেটাৰ সুচিব্ৰত ৰায় শিৰোনামেৰে দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। হোমৱৰ্ক নকৰাৰ বাবে শিক্ষকৰ বেত্ৰাঘাটত মিৰ্জাৰ এখন বিদ্যালয়ৰ ছাত্ৰ মৌচম ৰাজ মহন্তৰ মৃত্যুৰ ঘটনা সংক্ৰান্তত ন্যায়ালয়ে কঠোৰ ৰায়দান কৰাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে। উপাধ্যক্ষ প্ৰসূন গোস্বামী, কম্পিউটাৰ শিক্ষক অজয় কুমাৰ সিঙক 7 বছৰ কাৰাদণ্ড শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ গুৰুত্বপূৰ্ণ বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে ইউৰোপীয় সংঘই 27খন সদস্য ৰাষ্ট্ৰৰ নাগৰিকৰ বাবে অসম ভ্ৰমণত থকা প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰাৰ বাতৰি। ইউৰোপৰ 27খন দেশৰ পৰ্যটকে ভ্ৰমণ কৰিব পাৰিব অসম শিৰোনামেৰে প্ৰকাশ কৰিছে। একেটা বাতৰিক দ্য চেণ্টিনেল সহ কেইবাখনো বাতৰি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। পি এম কিষাণ নিধিৰ 23 সংখ্যক কিস্তি হিচাপে দেশৰ 9,44,00,000 কৃষকৰ বেংক একাউণ্টলৈ প্ৰত্যক্ষভাৱে 17,000 কোটিৰো অধিক টকা হস্তান্তৰ কৰাৰ এটা বাতৰি দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে কালি ৰাজ্যজুৰি পালন কৰা বিষ্ণুৰাভা দিৱসৰ বাতৰি। মানুহক মানুহ হিচাপে প্ৰতিষ্ঠা কৰাই কলাগুৰুৰ বিপ্লৱৰ মহামন্ত্ৰ শিৰোনামেৰে আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ বিপন্ন প্ৰায় প্ৰাণীৰ ওপৰত আন্তৰ্জাতিক চোৰাং সৰবৰাহকাৰী চক্ৰৰ চকু পৰাৰ এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে। উল্টাপানী বনাঞ্চলৰ পৰা অনা 8টা সোণালী বান্দৰ জব্দ, মোনাত উশাহ ল'ব নোৱাৰি এটাৰ মৃত্যু শিৰোনামেৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে আজি ছুইজাৰলেণ্ডত আমেৰিকা আৰু ইৰাণৰ মাজত হ'বলগীয়া আলোচনাৰ বাতৰি ইউ এছ ইৰাণ টক্স টু বিগিন ইন ছুইজাৰলেণ্ড টুডে শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া বাতৰি মাজলৈ উভতিছো।
0: বতৰৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। দেশ বিদেশত 2 আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন। বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত ৰূপান্তৰকাৰী ভূমিকা পালন কৰা বুলি কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ প্ৰকাশ। নিশ্চিত নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আজি পুনৰ নীট ইউ জি। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা। আৰু জাৰ্মানীৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ত প্ৰৱেশ। দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
4: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আৰম্ভ কৰিবলৈ লৈছো ৰূপালী ঢৌ অনুষ্ঠানত। প্ৰথমে শুনো আহক জুবিন গাৰ্গ আৰু পৰিণীতা বৰঠাকুৰৰ কণ্ঠৰ গানে কি এনে ছবিৰ এটি গীত।

রূপালী ঢৌ অনুষ্ঠানটির আজিলৈ ইমানতেই অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাকৃতিক ফোৰ। এতিয়া সময় পুৱা 9:45 হয় 10 ছেকেণ্ড গৈছে। ইয়াৰ লগে লগে আমাৰ আজিৰ প্ৰথম অধিৱেশনৰ ইমানতে অন্ত পৰিল। আমাৰ দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11 বজাত। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।

নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনালোকক সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলো হাৰ্জত আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলো হাৰ্জত। আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্ব ডিউটি ৰুমত আছে মঞ্জুৰী শৰ্মা পাটগিৰি, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, বিবেক শৰ্মা আৰু ফটিক চন্দ্ৰ বৰ্মন, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু মৃগাংক কৃষ্ণাত্ৰেয়, আৰু মাইক্ৰফোনৰ সন্মুখত মই কৰিশ্মা মহন্ত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খণ্ডিক পাছতে পঞ্চবক্স 111 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

নমস্কাৰ সমূহ শ্ৰোতাকে প্ৰীতিভৰা সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো আজিৰ যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভ 289.9 মিটাৰত, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰযোগে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে মাইক্ৰফোনৰ সন্মুখত মই ত্ৰিদিশা।

শ্ৰোতাসকল, অনুষ্ঠানৰ আৰম্ভণিতে জানো আহক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ আৰু কাইলৈৰ যুৱবাণী। গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন আগবঢ়োৱা হ'ব 5:15। 5:55 শুনিবলৈ পাব নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান। গীতেৰে কথাৰে অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় 6:30 আৰু 6:10।

7:45 নিবেদন কৰা হ'ব আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে প্ৰচাৰিত এটি বিশেষ অনুষ্ঠান। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব অঞ্জুশ্ৰী বৰুৱা, আদ্ধৰুতা স্নেহা পাঠক, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী। প্ৰিয় শ্ৰোতা, কাইলৈও আজিৰ দৰে একে সময়তে অৰ্থাৎ 5:10 মুকলি কৰা হ'ব যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। 6:10 শুনিবলৈ পাব এটি কথিকা। 6:40 শুনিবলৈ পাব বৰগীত। যুৱ সাহিত্য অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় 7:20। যুৱ আবৃত্তি অনুষ্ঠানটি আগবঢ়োৱা হ'ব 7:50। বৃন্দগান শুনিবলৈ পাব নিশা 8:00। প্ৰশ্ৰোতা, নিশা 8:05 শুনিবলৈ পাব তবলা বাদন। আৰু এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছো মনোৰঞ্জন অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছো ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত।

প্ৰিয়শ্ৰোতা, আজি 21 জুন বিশ্ব সংগীত দিৱস। মানৱ জীৱনৰ এক অবিচ্ছেদ্য বিষয় সংগীত। শাস্ত্ৰই কৈছে, সংগীততকৈ ডাঙৰ বিদ্যা আৰু একোৱেই হ'ব নোৱাৰে। গীত, বাদ্য, নৃত্য, এই তিনিও কলাই আমাৰ জীৱন কৰি ৰাখিছে সমৃদ্ধ। 1968 চনত মুক্তিপ্ৰাপ্ত এখন জনপ্ৰিয় হিন্দী ছবি মেৰে হুজুৰ। এইবাৰ আগবঢ়াইছো মেৰে হুজুৰ ছবিৰে এটি গীত মহম্মদ ৰফিৰ কণ্ঠৰ।

সংগীতৰ এটি প্ৰধান উপাদান গীত। শিশু এটি টোপনি যায় আইতাক বা মাকৰ মুখৰ নিচুকনি গীতত। বৃদ্ধসকলে সুৰ লগাই কীৰ্তন ভাগৱত পাঠ কৰে। সৰুতে শিক্ষকসকলে পঢ়াশালীত প্ৰয়োগ কৰা নেওতা মনত ৰখাৰ সহজ উপায় আছিল সুৰ লগাই সমবেত কণ্ঠত গোৱা। সময় পাৰ হ'ল, কিন্তু আজিলৈকে সেয়া মনত থাকি গ'ল। অৰ্থাৎ সংগীতে স্মৃতিক গতিশীল সময়ৰ বুকুত জাহ যাবলৈ নিদি অমৰ কৰে। সংগীত চিৰন্তন, অমৃতময়। সংগীতে সংৰক্ষণৰ কাম কৰাই নহয়, মানুহক সততে আকৰ্ষিত কৰি কলাক জনপ্ৰিয় কৰে। হৃদয়ত সহজে প্ৰৱেশ কৰি গীতৰ কথাৰে সুৰেৰে নতুন প্ৰেৰণা যোগায়। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো দীপালী বৰঠাকুৰৰ কণ্ঠৰ এটি গীত।

মানুহৰ ৰোগ নিৰাময়ত সংগীতৰ বিশেষ ভূমিকা আছে। ৰোগীয়া দেহা এটিত ডাক্তৰী ঔষধে দিয়াৰ দৰেই ৰোগীয়া মন এটিক প্ৰাণ দিয়ে সুৰে। লগতে মৃদু সংগীতে জীৱ জন্তু গছলতিকাৰো শ্ৰীবৃদ্ধি কৰে। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনোৱা হওক অলকা য়াগ্নিক কুমাৰ চানুৰ কণ্ঠৰ এটি গীত, ছবি দিলকা ৰিচিতা।

শ্ৰোতাসকলে, অলকা য়াগ্নিক, কুমাৰ চানু আৰু উদিত নাৰায়ণৰ কণ্ঠৰ গীতটি শুনিলে। আমি সকলোৱে গীত শুনি ভাল পাওঁ। এই সুৰ, এই সংগীতৰ মায়া এনেকুৱা যে ভাগৰুৱা সন্ধিয়া এটিত বা অৱসাদে হেঁচা মাৰি ধৰাৰ মুহূৰ্ত এটিত এটা গানে দিব পাৰে আমাক একাপ চাহে দিয়াতকৈও বেছি সতেজতা। অনুষ্ঠানত এইবাৰ এয়া অংগৰাগ মহন্তৰ কণ্ঠ।

খাদ্যই যিদৰে মানুহৰ শাৰীৰিক পুষ্টি সাধন কৰে, ঠিক সেইদৰে মানসিক পুষ্টি সাধন কৰে সংগীতে। চিন্তা শক্তি আৰু সূক্ষ্ম অনুভূতিসমূহৰ বিকাশ সাধনতো ইয়াৰ যথেষ্ট অৱদান আছে। মানুহৰ উৰণীয়া মনক নিয়ন্ত্ৰণ কৰিবলৈ সংগীত এটি শ্ৰেষ্ঠ মাধ্যম। এই কলাই মানুহৰ মন পৰিচালনা কৰি জীৱন যুদ্ধত আগুৱাই যাবলৈ শক্তি প্ৰদান কৰে। প্ৰিয় শ্ৰোতা, অনুষ্ঠানত এইবাৰ এয়া আদনান স্বামীৰ কণ্ঠ।

মুঠতে সংগীতে আমাক কিনি দিয়ে। বহু সময়ত মনৰ সুখ, অৱসাদ, উত্তেজনা কিংবা অশান্ত অস্থিৰ মনকো সুস্থ কৰি তুলিবলৈ সক্ষম হয় গানেই। গানৰ অৰ্থপূৰ্ণ কথাই সুৰৰ লালিত্যই মানুহৰ মনলৈ আনিব পাৰে এক আচম্বিত সুখানুভূতি। প্ৰিয় শ্ৰোতা, অনুষ্ঠানত এইবাৰ শুনোৱা হওক জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত।

প্ৰশ্ৰোতা, এইবাৰ শুনো আহক জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়াৰৰ কণ্ঠৰ এটি গীত। এই গীতটিৰে সামৰিম আমাৰ আজিৰ যুৱ মনোৰঞ্জন। সংগীতময় হৈ থাকক, সময় সুৰীয়া হৈ থাকক আপোনাৰ জীৱন।

ইমানপুৰে শ্ৰোতাসকলে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যন, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ, ইনফৰমেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইন গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথেমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰীক্ষাত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয় লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেশ্যন গ্ৰেড 2 পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথেমেটিক্স, ইকনমিক্স, ডেমগ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যন ৰিচাৰ্চ, ইনফৰমেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডাটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এই বিষয় লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ষ্টেট বেংক অব ইণ্ডিয়াত খালী হোৱা 1500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহা নিৰিখ মাহে 84,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থী বয়স 21 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালী হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহা নিৰিখ মাহে 31,360 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB, MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্মৰ অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডাইৰেক্টৰ, দ্য এপেক্স কোঅপাৰেটিভ বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ HB ৰোড, পানবজাৰ, গুৱাহাটী, পিন 7810001। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। পুনৰাই কৈছো, প্ৰাৰ্থীয়ে সম্পূৰ্ণকৈ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডাইৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ HB ৰোড, পানবজাৰ, গুৱাহাটী, পিন 7810001। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাচুতিপুৰ প্ৰিয় শ্ৰোতা, খন্তেক পাছতে ক্ৰমে হিন্দী আৰু ইংৰাজীত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই বিশাল শৰ্মা।

0: 1035 কিলোহার্টজ আৰু ডিআরএম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহার্টজত আকাশবাণী গুৱাহাটীৰ উপস্থিতি প্ৰচকে। প্ৰিয় শ্ৰোতা, নিবেদন কৰিবলৈ লৈছো গীতৰ কথাৰে অনুষ্ঠানটি। অনুষ্ঠানটি যুগুতে আগবঢ়াব ভাৰ্গৱ কলিতায়ে।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, গীতৰ কথাৰে অনুষ্ঠানটিৰ আজিৰ খণ্ডলৈ মই ভাৰ্গৱ কলিতাই আপোনালোক আটাইকে আদৰণি জনাইছো। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিত আমি বিভিন্ন ঠাইলৈ গৈ যুৱ প্ৰজন্মৰ প্ৰতিনিধিসকলৰ সৈতে বিভিন্ন বিষয়ত কথা পতাৰ চেষ্টা কৰোঁ আৰু তেওঁলোকৰ অনুৰোধৰ গীত আমি আপোনালোকক শুনোৱাৰ চেষ্টা কৰোঁ। প্ৰিয় শ্ৰোতা, আজি হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। যোগ হৈছে শৰীৰ আৰু মনৰ প্ৰেৰণা। যোগ সাধনা হৈছে সুস্থ জীৱনৰ চাবিকাঠি। প্ৰিয় শ্ৰোতা, আহক আজিৰ অনুষ্ঠানৰ মাজলৈ যাওঁ।
2: প্ৰিয় শ্ৰোতা, অনুষ্ঠানত আগধৰি মই উপস্থিত আছোঁ গুৱাহাটীৰ পাণবজাৰত। এগৰাকী যুৱকক মই লগ পাইছোঁ। নমস্কাৰ, আপোনাৰ নাম আৰু পৰিচয়টো জনাব।
3: হয়, নমস্কাৰ, মোৰ নাম প্ৰজ্ঞানজ্যোতি ভূঞা আৰু মই বৰ্তমান কটন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছোঁ।
2: হয়, আজি হৈছে বিশ্ব যোগ দিৱস। 2015 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোটেই বিশ্বকে আহ্বান জনাইছিল বছৰটোৰ সবাতোকৈ দীৰ্ঘতম দিন 21 জুন দিনটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰিবলৈ। আৰু তেতিয়াৰ পৰাই বছৰি এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰি অহা হৈছে আৰু গোটেই বিশ্বতে যোগৰ এটা পৰিৱেশ সূচনা হৈছে। কি ক'ব আপুনি?
3: হয়, আচলতে যোগাভ্যাস বা ব্যায়াম, প্ৰাণায়াম ইত্যাদি এই সকলোবোৰৰ আৰম্ভণিৰ ঠাইখনেই হৈছে ভাৰতবৰ্ষ। আৰু সেই হিচাপে আমি ভাৰতীয় হিচাপে প্ৰতি মুহূৰ্ততে গৌৰৱবোধ কৰিব লাগে। আৰু এটা সময়ত আচলতে যোগৰ অভ্যাস ঋষিমুনিসকলে কৰিছিলে, তাৰ পৰৱৰ্তী সময়ত আমি কমাই দিছোঁ। আৰু এতিয়া আকৌ এটা নতুন ধাৰণাৰ সৃষ্টি হৈছে। সেই আমাৰ পুৰণিকালৰ যিবোৰ বেদত লিখিত বা বিভিন্ন ধৰণৰ আমাৰ শাস্ত্ৰত লিখিত যিবিলাক যোগ অভ্যাস, প্ৰাণায়াম ইত্যাদি, সেইসমূহ আমাৰ পশ্চিমীয়া দেশসমূহে গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত আমাৰ ভাৰতবৰ্ষ তথা সমগ্ৰ বিশ্বতে এটা নতুন আলোড়নৰ সৃষ্টি হৈছে। আৰু সেই নতুন আলোড়নটোৰ জৰিয়তে আমি নিজৰ সুস্বাস্থ্য বৰ্তাই ৰখা বা যোগ বা প্ৰাণায়ামৰ জৰিয়তে আমাৰ শৰীৰৰ ভিতৰৰ অংগসমূহ বা শৰীৰৰ বাহিৰৰ অংগসমূহৰ, আচলতে ইংৰাজীত যিটো ফিজিকেল ফিটনেছ বা শাৰীৰিক সুস্থতা বুলি কোৱা হয়, সেইটো বৰ্তাই ৰাখিবলৈ সক্ষম হ'ম। আৰু আমি আচলতে সদায় ইয়াক এটা নিয়মীয়া, যিখন আমাৰ সময়সূচী বা নিয়মীয়া ৰুটিন, সেই ৰুটিনৰ অন্তৰ্ভুক্ত কৰি ল'ব লাগে। হয়তো আমি কোনোবাখিনি ব্যস্ততাপূৰ্ণ জীৱনত আমাৰ থাকি যায়, কিন্তু যেতিয়াই সময় হয় বা নিৰ্দিষ্ট সময়ত, বিশেষকৈ ৰাতিপুৱা বা সন্ধিয়া সময়ত, আমি এই অভ্যাসবিলাক কৰিলে আমাৰ নিজৰ স্বাস্থ্যৰ কাৰণে ভাল আৰু আমাৰ যিটো পুৰণি ভাৰতীয় সভ্যতা, সংস্কৃতি, সেই সংস্কৃতিৰ ৰক্ষাটো ই গুৰুত্বপূৰ্ণ অৰিহণা যোগাব।
1: আপোনাক ধন্যবাদ জনাইছোঁ, খুব সুন্দৰকৈ আপুনি কথাখিনি ক'লে। আৰু আজিৰ অনুষ্ঠানত আপোনাক যদি এটি গানৰ অনুৰোধ জনাবলৈ কওঁ, কোনটো গানৰ অনুৰোধ জনাব বিচাৰিব আপুনি?
3: জুবিন দাৰ যিকোনো এটি গীত বজাই দিলে।

0: শ্ৰোতাসকলে গীতেৰে কথাৰে অনুষ্ঠানৰ প্ৰথমটি অংশ শুনিলে। যুগুতাই আগবঢ়ালে ভাৰ্গৱ কলিতাই। অনুষ্ঠানটিৰ দ্বিতীয়টি অংশ শুনিবলৈ পাব 6:30। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, খন্তেক পাছতে সংস্কৃতত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: আকাশবাণী সম্প্ৰতি বাৰ্তা শ্ৰূয়ন্তাম প্ৰৱাচিকা নিধি ঝাঃ।

0: योगाभ्यासं कृतवान्। अपरपक्षे च मुख्यमंत्री देवेन्द्र फडणवीस जुहु समुद्र तटे राज्यस्तरीय कार्यक्रमस्य नेतृत्वं विहितवान्। त्रिपुरायां राज्यस्य सर्वेषु मण्डलेषु सामूहिक योग सत्राणि संचालितानि। अगरतला नगरे आयोजित राज्यस्तरीय कार्यक्रमे मुख्यमंत्री डॉ. माणिक साह मानसिक स्वास्थ्याय एकाग्रतायै अथ निरोग जीवनाय योगस्य महत्वं प्रख्यापितवान्। संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। अद्य कृत्स्नेह विश्वे अन्ताराष्ट्रिय योग दिवस भारतीय प्रवासिनाम अथ स्थानीय जनानां महदुल्लासेन आचरितः। अस्मिन्नेव क्रमे कतारस्य दोहा नगरे 2,000+ योग साधकाः एकत्रिताः अभवन्। ओमानस्य मस्टक नगरे स्थिते भारतीय दूतावासे एकः विशेषः कार्यक्रमः आयोजितः। बांग्लादेशस्य ढाका नगरे इंदिरा गांधी सांस्कृतिक केन्द्रेण आयोजिते योग सत्रस्य बृहद आयोजने शतशः नागरिकाः सम्मिलिताः अभवन्। सऊदी अरबस्य रियाद नगरे 500+ जनाः योगं कृतवन्तः, यद्धि अस्मिन् राज्ये योगस्य वर्धमानं आकर्षणं सूचयति। प्रधानमन्त्रिणा नरेन्द्र मोदिना अद्य कोलकातायां स्वदेशीय निर्मितानां त्रयाणां भारतीय नौसेना मञ्चानां आईएनएस दुनागिरी, आईएनएस संशोधकः, आईएनएस अग्रयश्च राष्ट्राय समर्पिताः। नौसेनायाः वॉरशिप डिजाइनर्स ब्यूरो इत्यनेन परिकल्पितं तथा गार्ड्स रीच शिल्प बिल्डर्स एंड इंजीनियर्स इत्यनेन निर्मिताः एताः नौकाः युद्धकार्याणि, जल ग्राफिक सर्वेक्षणं, जल निमग्न नौका विरोधि युद्धं च सुदृढं कर्तुं अभिप्रेताः सन्ति। प्रधानमंत्री नरेन्द्र मोदी अवोचत् यत् अद्य भारतं स्वस्य संपूर्णं समुद्रीय पर्यावरण व्यवस्थां सुदृढं कुर्वदस्ति तथा च सागरमाला इत्यादयः उपक्रमाः अस्याः विशाल परिकल्पनायाः भागाः सन्ति। स्विट्जरलैंडस्य बर्गिनस्टॉक इति रमणीय नगरे ईरान अमेरिका देशयोर्मध्ये उच्चस्तरीयोपवेशनमद्य समारब्धम्। अमेरिकी प्रतिनिधिमण्डलस्य नेतृत्वं उपराष्ट्रपतिः जेसी वेन सहैव ईरानी प्रतिनिधिमण्डलस्य नेतृत्वं संसदा अध्यक्षः मोहम्मद बागीर गालिबाफ कुरुतः। उभयोर देशयोर प्रतिनिधि मध्यस्थ देशाभ्याम पाकिस्तान कतारभ्याम सह तत्र संप्राप्तौ स्तः। 26,000+ वर्षस्य नीट यूजी पुनः परीक्षा अद्य संपूर्णे देशे कठोर सुरक्षायाम आयोजिता, यत्र भारतस्य 1,50+ नगरेषु 14 वैदेशीयेषु नगरेषु च 5,000+ केन्द्रेषु 2,000,000+ परीक्षार्थिनः परीक्षायां सम्मिलिताः। राष्ट्रीय परीक्षा संस्थया उक्तं यत् परीक्षा आंग्लभाषायां 12 भारतीय भाषासु च आयोजिता आसीत्, यत्र छात्रानुकूल सुविधाः यथा पेयजलम्, ओआरएस, एम्बुलेंस यानानि केन्द्रेषु, माता पितृभ्यः छायायुक्त प्रतीक्षा केन्द्राणि च स्थापितानि आसन्। परीक्षायाः प्राक् एनटीए इत्यनेन राष्ट्रव्यापी मॉक ड्रिल इत्यस्य आयोजनं कृतम्। केन्द्रीय शिक्षा मंत्री धर्मेन्द्र प्रधानः अवोचत् यत् परीक्षायाः सुगमतया संचालनाय सर्वाः आवश्यकोपायाः कृताः। महिला हॉकी क्रीडायाम अद्य ऑकलैंड नगरे आयोजितायाम एफआईएच महिला नेशंस कप स्पर्धायाः चरमे द्वंद्वे भारतेन न्यूजीलैंड दलं 2-0 मिति अंकैः पराभूय विजेत्री पदकं अवाप्तम्। विजयेनानेन भारतीय दलेन एफआईएच महिला प्रो लीग मध्ये स्थानं सुरक्षितं कृतम्। इति वार्ताः।
1: বাতৰি পিছতে উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰযোগে ষ্টুডিঅ'ত আছো মই ত্ৰিলিখা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গীতৰে কথাৰে অনুষ্ঠানৰ দ্বিতীয়টি অংশ, যুগুতাই আগবঢ়াব ভাৰ্গৱ কলিতাই।
2: নমস্কাৰ প্ৰিয় শ্ৰোতা, গীতেৰে কথাৰ অনুষ্ঠানটিৰ আজি দ্বিতীয়টি অংশলৈ মই ভাৰ্গৱ কলিতাই আদৰণি জনাইছোঁ। অনুষ্ঠানত মই উপস্থিত আছোঁ গুৱাহাটীৰ উজান বজাৰত, এগৰাকী যুৱতীক মই লগ পাইছোঁ। নমস্কাৰ, আপোনাৰ নাম আৰু পৰিচয়টো জনাব।
3: নমস্কাৰ, মই অলিম্পিশ্ৰাম গগৈ, মই কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতক দ্বিতীয় ষাণ্মাসিকৰ এগৰাকী ছাত্ৰী।
2: আপোনাক গীতেৰে কথাৰে অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ। আৰু আজি যিহেতু আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, আমি কথা পাতি আছোঁ অনুষ্ঠানত যোগ সম্পৰ্কত, আৰু এই যোগে আমাৰ বিশেষকৈ শাৰীৰিক আৰু মানসিক দিশত বিভিন্ন ধৰণে সহায় কৰে, গতিকে আপুনি এই বিষয়ে কি ক'ব?
3: মই যিহেতুকে শংকৰদেৱ শিশু নিকেতনৰ এগৰাকী ছাত্ৰী আছিলো, গতিকে আমাক সৰুতে শিকোৱা হৈছিলে শৰীৰ আদ্যং খালু ধৰ্ম সাধনম, সুস্থ শৰীৰতহে সুস্থ মন বাস কৰে। আৰু সুস্থ দেহ এটাৰ বাবে, সুস্থ মন এটাৰ বাবে যোগৰ কিমান প্ৰয়োজনীয়তা, সেই কথাটো আচলতে আমাক কণমানি বয়সৰ পৰাই শিকোৱা হৈছিলে। লগতে আমাৰ বাবে যোগৰ এটা বিশেষ শ্ৰেণী ৰখা হৈছিলে, যিটোৰ সময়ত আমাক প্ৰাণায়ামৰ পৰা আৰম্ভ কৰি যোগলৈকে সকলোবোৰ শিকোৱা হৈছিলে। তাৰ ভিতৰতে বিশেষকৈ ক'ব লাগিব সূৰ্য নমস্কাৰৰ কথা, যি যোগৰ আচলতে আটাইতকৈ গুৰুত্বপূৰ্ণ যোগ বুলি কোৱা হয়, আৰু যাৰ জৰিয়তে যাৰ গুণাগুণসমূহ আমাৰ শৰীৰটো সুস্থ কৰি ৰখাৰ লগতে আমাৰ মনটোকো সুস্থ কৰি ৰাখে। আমি ভাবোঁ আজিৰ তাৰিখত যি সময়ত নিজৰ কৰ্মব্যস্ততাৰ বাবেই হওক বা ব্যস্ত জীৱনটোৰ বাবেই হওক, মানুহে যি সময়ত শৰীৰটোক লৈ যিখিনি চৰ্চা কৰিবলৈ এৰিছে, সেই চৰ্চাখিনি কৰিবলৈ এৰি দিয়াটো উচিত নহয়। কাৰণ এখন দেশ সুস্থ হৈ থাকিবলৈ দেশৰ মানুহবোৰ সুস্থ হৈ থাকিব লাগিব। আৰু আজিৰ দিনটোত, আচলতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনটোত, মই সকলোকে এইটোৱে আহ্বান জনাব বিচাৰিম যে 10 মিনিট হলেও দিনটোত নিজৰ শৰীৰটোৰ বাবে দিয়াটো উচিত। আৰু লগতে যোগৰ প্ৰয়োজনীয়তাসমূহ আমাৰ আদিম কালৰে পৰা আজিলৈকে খুব প্ৰাসংগিক, আৰু সেই প্ৰাসংগিকতাখিনিৰ অৰ্থ বুজি উঠি নিজৰ দেশখনত সুস্থ সমৃদ্ধ মানুহৰ সংখ্যা যাতে বৃদ্ধি হয়, তাৰ বাবে যোগ দিৱসৰ প্ৰয়োজনীয়তা খুবেই বেছি। আৰু আজিৰ দিনটোত মই সকলোলৈকে যোগ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি এটা সুস্থ শৰীৰ আৰু সুস্থ মনলৈ জীয়াই থাকিবলৈ প্ৰত্যেককে আহ্বান জনাইছো। ধন্যবাদ।
2: ধন্যবাদ জনাইছো, আপুনি খুব সুন্দৰকৈ কথাখিনি ক'লে। আৰু আজিৰ অনুষ্ঠানত যদি এটা গানৰ অনুৰোধ জনাবলৈ আপোনাক কোৱা হয়, আপুনি কোনটো গানৰ অনুৰোধ জনাব বিচাৰিব?
3: মই ভূপেন হাজৰিকাৰ কণ্ঠৰ যিকোনো এটি গীত শুনিবলৈ পালে খুবেই সুখী হ'ম।

0: প্ৰিয় শ্ৰোতা, পুনৰ এগৰাকী যুৱকৰ ওচৰলৈ আহিছোঁ। নমস্কাৰ, আপোনাৰ নাম আৰু পৰিচয়টো জনাব।
1: নমস্কাৰ, মোৰ নাম হৈছে নিশান্ত ঘোষ। মই কটন বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ দ্বিতীয় ষণ্মাসিকৰ এজন ছাত্ৰ।
0: আমাৰ গীতেৰে কথাৰে অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আজি হৈছে বিশ্ব যোগ দিৱস। বিশেষকৈ আমাৰ যুৱক যুৱতীসকলে হৈছে দেশ এখনৰ ভৱিষ্যত, আৰু যোগে যিহেতু শাৰীৰিক আৰু মানসিক স্বাস্থ্য গঠনত বিশেষভাৱে লাভান্বিত কৰে, যুৱক যুৱতীসকলৰ বাবে যোগ কিমান প্ৰয়োজনীয় বুলি আপুনি ভাবে?
1: হয়, অতিকৈ গুৰুত্বপূৰ্ণ। আমাৰ ছাত্ৰ ছাত্ৰীসকল দেশৰ ভৱিষ্যত। যদি তেওঁলোকে যদি সুস্থ শৰীৰে সুস্থ মনেৰে সুস্থ কাম কৰিব নোৱাৰে, তেওঁলোকে ভৱিষ্যত দেশখন আগবঢ়াই নিব নোৱাৰিব। এতিয়া সুস্থ শৰীৰত এটা সুস্থ মনে বাস কৰে, আৰু এই সুস্থ শৰীৰৰ বাবে দৈনিক ব্যায়াম চৰ্চা, দৌৰা ধৰা, খেল ধেমালি কৰা, এইবিলাক শাৰীৰিক বিকাশে মানসিক বিকাশ আনিব, মানসিক বিকাশে বৌদ্ধিক চিন্তা আগবঢ়াব। এই বৌদ্ধিক চিন্তা আগবঢ়াৰ লগে লগে তেওঁলোকে বিভিন্ন কামত অগ্ৰগতি দেখুৱাব পাৰিব। গতিকে শাৰীৰিক চৰ্চা কৰাটো অতি গুৰুত্বপূৰ্ণ। আৰু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াটো প্ৰত্যেক বছৰে 2015 চনৰ পৰা এইটো আন্তৰ্জাতিক যোগ দিৱস পালন কৰি আহিছে, দেশবাসীক আহ্বান জনাই আহিছে। আমিও আহ্বান জনাওঁ আমাৰ যুৱক যুৱতীসকলে যাতে এই চেষ্টা অব্যাহত ৰাখে, প্ৰত্যেকদিনাই ৰাতিপুৱা এক যোগাসন কৰে।
0: হয়, আপোনাক ধন্যবাদ জনাইছোঁ, খুব সুন্দৰকৈ আপুনি কথাখিনি জনালে। আৰু আজিৰ অনুষ্ঠানত যদি এটি গানৰ অনুৰোধ জনাবলৈ আপোনাক কোৱা হয়, আপুনি কোনটো গান অনুৰোধ জনাব বিচাৰিব?
1: যিকোনো এটি
2: তেন্তে প্ৰিয় শ্ৰোতা, জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি আগবঢ়াই অনুষ্ঠানৰ পৰা মই ভাৰ্গৱ কলিতাই আজিলৈ ইমানতেই বিদায় মাগিছোঁ। নমস্কাৰ।

0: ইমানপুৰে শ্ৰোতাসকলে গীতৰ একথাৰে অনুষ্ঠানৰ দ্বিতীয়টি অংশ শুনিলে। যুগুতাই আগবঢ়ালে ভাৰ্গৱ কলিতায়ে।
1: ঊনাশী বছৰত আকাশবাণী গুৱাহাটী।
2: 1 জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
3: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
3: উপজা দিনৰ সুবাস।
1: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
2: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
3: আৰু কণ্ঠশিল্পী মঞ্জুষ্টা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ অসমীয়া সংস্কৰণৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ আমন্ত্ৰণ জনাওঁ।

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.1।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: সাধু সন্যাসী আৰু ভক্তিপ্ৰাণ ৰাইজক আদৰিবলৈ প্ৰশাসন তথা মন্দিৰ পৰিচালনা সমিতিৰ ব্যাপক প্ৰস্তুতি। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি স্পেইন আৰু ছৌদি আৰৱৰ খেল আৰু মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত দক্ষিণ আফ্ৰিকাৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে অংকুৰজ্যোতি শৰ্মা। এতিয়া বিতং বাতৰি। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰে পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে কাইলৈ নিশা 9:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্যাসী তথা ভক্তিপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে।
1: শিৱ জ্ঞান প্ৰদায়নী সূৰ্য কো দীপক দিখানে কি ভাতি হে ইনকা মহাত্ম্য অপাৰ হে অসীমিত হে বস ইয়াহ বাৎসল্য কা আনন্দ লেনে আনা চাহিয়ে হম হমারি মা কে পাস আয়ে হে আর বস ইয়ে ভাব রে কি জেসে মা কি গোদ মে বচ্চা খেলতা হে উসি ভাব সে আইয়ে ক্যোঁকি বেদ শাস্ত্র পুরাণ উপনিষদ সাধনা কে বড়ে বড়ে ক্রম ইয়াহ আকর নেতি নেতি কহতে হে অম্বুবাচী মে আপ সাধনা করে জপ করে মনন করে স্মরণ করে স্তুতিও কা জাপ করে স্তোত্রো কা জাপ করে পাঠ করে জো আপকে গুরু মহারাজ নে সৎমার্গ বতায়া হে উস সৎমার্গ কা পালন করে।
0: গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাৰ চাফ চিকুণতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এই সন্দৰ্ভত স্বেচ্ছাসেৱী সংগঠনৰ এগৰাকী বিষয়ববীয়াই এইদৰে কয়।
2: আমি ভয়েস অফ এনভাইৰনমেণ্ট অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা কামাখ্যা দেৱালয়ত 2016ৰ পৰা আমি এটা ইনিচিয়েটিভ ষ্টাৰ্ট কৰিছিলোঁ স্বচ্ছ আৰু প্ৰদূষণমুক্ত কামাখ্যা দেৱালয়টো মানে ক্ৰিয়েট কৰিবলৈ। সেইটোৰ বাবে আমি প্লাষ্টিক আৰু বিশেষকৈ যিটো ছিংগল ইউজ প্লাষ্টিকটো মানে এভইড কৰি আমাৰ টেম্পলখন স্বচ্ছ আৰু প্ৰদূষণমুক্ত বনাবলৈ এটা ষ্টাৰ্ট কৰিছিলোঁ ইনিচিয়েটিভ। আমি প্ৰতি বছৰে আপোনাৰ ডিউৰিং কামাখ্যা আমাৰ অম্বুবাচী মেলাৰ টাইমত আমি ড্ৰাইভ কৰোঁ, ক্লিনলিনেছ ড্ৰাইভ, এৱাৰনেছ, ছিগনেচাৰ কেম্পেইন আৰু যিমান ভিজিটৰ্ছ আহে তেওঁলোকৰ লগত ইণ্টাৰেকশ্যন কৰা, দোকানীবিলাকৰ লগত ইণ্টাৰেকশ্যন কৰা আৰু মন্দিৰ কৰ্তৃপক্ষ আমাৰ এডমিনিষ্ট্ৰেশ্যন সবৰ লগতে আমি কাম ইমান বছৰ কৰিলোঁ। আমি এইবছৰো কৰিব বিচাৰোঁ, এইবছৰ আমাৰ 10 বছৰ মিটাৰ্ছ কৰিলোঁ আৰু ইয়াতে ফুটফল বহুত বেছি হয়। আমি এইটো এটা মডেল হিচাপে লৈছোঁ আৰু যাতে এইটো যদি আমি ক্ৰিয়েট কৰিব আৰু চিমিলাৰলি আমি বশিষ্ঠ টেম্পল আৰু উমানন্দতো কৰি আছোঁ।
0: চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ চলিত বৰ্ষৰ নীট ইউজি পৰীক্ষা আজি পুনৰ সম্পন্ন হয়। দেশৰ 551খন আৰু বিদেশৰ 14খন চহৰত অনুষ্ঠিত এই পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা 22,79,000। দেশৰ আন বিভিন্ন ৰাজ্যৰ লগতে অসমতো মুঠ 87টা পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে পৰীক্ষাৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই জেমাৰ, চিচিটিভি আৰু বায়োমেট্ৰিক্স ব্যৱস্থাৰ কাৰ্যকাৰিতা পৰীক্ষাৰ বাবে কালি দেশজুৰি মক ড্ৰিল বা আখৰাৰ আয়োজন কৰে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীক নিয়োজিত কৰা হৈছে। ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক সমিতিও গঠন কৰা হৈছে। দেশ বিদেশত আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। দেশৰ আন বিভিন্ন ৰাজ্যৰ লগতে অসমতো আজি যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট উদ্যানত আজি পুৱা আয়োজিত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী অশোক সিংহাল আৰু পৰ্যটন মন্ত্ৰী অজন্তা নেওগে ভাগ লয়। অনুষ্ঠানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ধুবুৰী জিলাৰ শ্ৰীগুৰু টেগ বাহাদুৰ চাহেবজীত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। এই অনুষ্ঠানত গোলকগঞ্জৰ বিধায়ক তথা সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ উপস্থিত থাকে। নিয়মিত যোগাভ্যাসেৰে সকলোকে বিভিন্ন ৰোগৰ পৰা মুক্ত হৈ থাকিবলৈ তেওঁ সকলোকে আহান জনায়। শ্ৰীভূমি জিলাৰ কৰিমগঞ্জ আভ্যন্তৰীণ জল পৰিবহণ টাৰ্মিনেলত আজি জিলা প্ৰশাসন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, NHM আৰু আয়ুষ বিভাগৰ যৌথ উদ্যোগত যোগ দিৱস পালন কৰা হয়। ৰাজ্য চৰকাৰৰ মন্ত্ৰী কৃষেন্দু পাল এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই কাৰ্যসূচীত জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদী, আৰক্ষী অধীক্ষক লীনা দলেকে ধৰি বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী তথা স্থানীয় ৰাইজে সহযোগিতা আগবঢ়ায়। ইপিনে লখিমপুৰ ইণ্ডোৰ ষ্টেডিয়ামতো

0: আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই অংশগ্ৰহণ কৰে। দৰং জিলাতো যোগ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। যোগ দিৱসৰ সৈতে সংগতি ৰাখি জিলাখনৰ খাৰুপেটীয়া জৈন যুৱক পৰিষদৰ উদ্যোগত আৰু মঙলদৈ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষৰ সহযোগত জৈন ভৱনত স্বেচ্ছামূলক ৰক্তদান শিবিৰ আৰু সজাগতা সভা অনুষ্ঠিত হয়। এই কাৰ্যসূচীত 35 জনতকৈ অধিক লোকে ৰক্তদান কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত 23,000ৰো অধিক গাঁৱৰ 37,383টা স্থানত আজি যোগভ্যাসৰ অনুষ্ঠান সম্পন্ন হয়। এই অনুষ্ঠানত আম্মসহায়ক গোটৰ 32 লাখৰো অধিক সদস্যই অংশগ্ৰহণ কৰে। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া অম্বুবাচী মেলা উপলক্ষে মহানগৰীৰ উপ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ তৰফৰ পৰা সাধাৰণ নাগৰিকৰ যাতায়াত সন্দৰ্ভত কিছু নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। ভক্তসকল, বিশেষকৈ শিশু, শিক্ষাৰ্থী, মহিলা, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলকে ধৰি জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছে। তদুপৰি বিদ্যালয়লৈ আহ যাহ কৰা বাহন, অগ্নি নিৰ্বাপক বাহিনীৰ লগতে এম্বুলেন্সকে ধৰি জৰুৰীকালীন বাহনসমূহৰ সুচল আহ যাহ সুনিশ্চিত কৰাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। কাইলৈৰে পৰা 26 জুনলৈকে জৰুৰীকালীন বাহনসমূহৰ বাহিৰে আন বাহনসমূহ মন্দিৰৰ পাদদেশৰ পৰা মূল মন্দিৰলৈ যোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। অৱশ্যে নিশা 11 বজাৰ পৰা পুৱা 5 বজালৈ পানীৰ যোগানকে ধৰি আৱশ্যকীয় খাদ্য সামগ্ৰী বা অন্যান্য সম্ভাৰ যোগান ধৰা বাহনসমূহ মন্দিৰলৈ যাব পাৰিব। জিলা প্ৰশাসনৰ বিশেষ অনুমতি থকা বাহনসমূহ বংশী বাগানৰ মাজেৰে পাণ্ডু মন্দিৰঘাটৰ পৰা মন্দিৰলৈ যাব পাৰিব। কামাখ্যা মন্দিৰত কৰ্তব্যত মোতায়েন কৰা সকলো চৰকাৰী বিষয়া কৰ্মচাৰীক সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত গোট খাবলৈ এই বিজ্ঞপ্তিযোগে কোৱা হৈছে। তাৰ পৰা পাণ্ডু বন্দৰ পথেৰে জিলা প্ৰশাসনৰ বিশেষ বাহনৰ জৰিয়তে তেওঁলোকক কৰ্তব্যস্থানলৈ লৈ যোৱা হ'ব। জালুকবাৰীৰ দিশৰ পৰা ভক্তসকলক কঢ়িয়াই লৈ অহা বাহনসমূহ নীলাচল উৰণ সেতুৰ ছাৰ্ভিচ লেনেৰে গৈ উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ 3 নম্বৰ গেটত নামিব পাৰিব। তাৰ পৰা এই বাহনসমূহ নীলাচল উৰণ সেতুৰ তলেৰে ঘূৰি আদাবাৰী বাছ ষ্টেণ্ড তথা বৰিপৰা পথাৰত থকা বিশেষ বাহন ৰখা স্থানত ৰব পাৰিব। আনহাতে ভৰলুমুখৰ দিশৰ পৰা দৰ্শনাৰ্থী কঢ়িয়াই অনা বাহনসমূহেও নীলাচল উৰণ সেতুৰ ছাৰ্ভিচ লেনেৰে আহি স্বাগত চিকিৎসালয়ৰ বিপৰীতে থকা উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ 4 নম্বৰ গেটত যাত্ৰীসকলক নমাই পোনে পোনে যান বাহন ৰখা ঠাইলৈ যাব পাৰিব। অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ সকলো বাছ, চিটি বাছ তথা ব্যক্তিগত বাহনসমূহে নীলাচল উৰণ সেতুৰ ওপৰেৰে আহ যাহ কৰিব লাগিব। অৱশ্যে স্থানীয় অধিবাসীসকলক এই নিয়মৰ পৰা আঁতৰত ৰখা হ'ব। জালুকবাৰীৰ দিশৰ পৰা যাত্ৰী কঢ়িয়াই অনা চিটি বাছসমূহে যাত্ৰীসকলক বৰিপাৰা পুলিচ পইণ্ট অথবা বিশ্বকৰ্মা মন্দিৰত নমাব পাৰিব। আনহাতে ভৰলুমুখৰ দিশৰ পৰা যাত্ৰী কঢ়িয়াই অনা চিটি বাছসমূহে যাত্ৰীসকলক টেক্সি ষ্টেণ্ড অথবা বৰিপাৰা পুলিচ পইণ্টৰ বিপৰীতে নমাব পাৰিব। নীলাচল উৰণ সেতুৰ দুয়োমূৰে চিটি বাছ ৰবলৈ দিয়া নহ'ব। ব্যক্তিগত বাহনেৰে কামাখ্যা মন্দিৰলৈ অহা ভক্তসকলক তেওঁলোকৰ বাহনসমূহ আদাবাৰী বাছ ষ্টেণ্ড, বৰিপাৰা পথাৰ, আই টি এ মাছখোৱা, এ এছ টি চি পাৰ্কিং মাছখোৱা অথবা ঈদগাহ ময়দানত থব পাৰিব। অম্বুবাচী মহাযোগৰ এই সময়ছোৱা পুৱা 5 বজাৰ পৰা নিশা 11 বজাৰ ভিতৰত তিনিচকীয়া বা তাতকৈ বৃহৎ বাণিজ্যিক সামগ্ৰী পৰিবাহী বাহনসমূহ জালুকবাৰী ৰটাৰীৰ পৰা মাছখোৱালৈ অহাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ডি জি ৰোড, এম জি ৰোড আৰু এ টি ৰোডেৰে কোনো আন্তঃ জিলা পৰিবহণ অথবা দীৰ্ঘ দূৰত্বৰ পৰিবহণৰ বাছ অহাটো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত কৃষি, জলসিঞ্চন, জলসম্পদ বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে বাজেট প্ৰস্তুতিমূলক এখন বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত অধ্যক্ষতা কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যজুৰি জলসম্পদ ব্যৱস্থাপনা শক্তিশালী কৰাৰ লগতে জলসিঞ্চনৰ সুবিধা ত্বৰান্বিত কৰাৰ উপৰি কৃষি পামসমূহৰ উৎপাদনশীলতা বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰস্তাৱিত কেইবাটাও পদক্ষেপ সম্পৰ্কে পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে ৰাজ্যৰ প্ৰগতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে ৰাজহুৱা তথা ব্যক্তিগত খণ্ডৰ মিত্ৰতা আগুৱাই নিয়া সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত বিকশিত অসম 2047ৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে গ্ৰহণ কৰিবলগীয়া বিত্তীয় পথসমূহৰ বিষয়ে আলোচনা কৰা হয়। তদুপৰি আন্তঃগাঁথনি উন্নয়নৰ লগতে বিনিয়োগচালিত প্ৰগতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। এই বৈঠকত চিকিৎসা তথা নাৰ্ছিং মহাবিদ্যালয়সমূহৰ প্ৰগতি পৰ্যালোচনা কৰা হয় বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে। তেওঁ কয় যে এই বৈঠকত সংশ্লিষ্ট বিষয়াসকলৰ লগত পাম্পত ভঁৰাল প্ৰকল্পকে ধৰি শক্তি আন্তঃগাঁথনিৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰা হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক অংকুৰজ্যোতি শৰ্মাৰ পৰা।
1: অসম আৰু উত্তৰ পূৰ্বাঞ্চলত সুলভ তথা সহজলভ্য আৰু মানসম্পন্ন কৰ্কট চিকিৎসা সুনিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দোহাৰি আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। লোকসেৱা ভৱনত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ পৰিচালনা সমিতিৰ সভাত ভাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সমগ্ৰ ৰাজ্যৰ কৰ্কট চিকিৎসা আৰু চিকিৎসালয়সমূহৰ সেৱাৰ অগ্ৰগতি সম্পৰ্কে পৰ্যালোচনা কৰে। সভাত নাৰ্ছিং শিক্ষা, দক্ষতা বিকাশ আৰু সামূহিক সজাগতা কাৰ্যসূচীৰ অগ্ৰগতি সম্পৰ্কেও আলোচনা কৰা হয়। কৰ্কট চিকিৎসাৰ আন্তঃগাঁথনি আৰু চিকিৎসা পদ্ধতিৰ উৎকৰ্ষ সাধন সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে আলোচনা কৰাৰ লগতে স্বাস্থ্যসেৱা খণ্ডৰ কৰ্মীসকলক অধিক সেৱা আগবঢ়োৱা আৰু ৰোগী সেৱাৰ মান উন্নীতকৰণত গুৰুত্ব আৰোপ কৰে। জিলা পৰ্যায়ত ধপাতজনিত কৰ্কট ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত সচেতনতা বৃদ্ধিৰ ক্ষেত্ৰতো বৈঠকত গুৰুত্ব আৰোপ কৰা হয়। ৰাজ্যৰ পৰ্যটন খণ্ডৰ বাবে সুখবৰ কঢ়িয়াই ইউৰোপীয় সংঘই অসম ভ্ৰমণৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই বিষয়ে অৱগত কৰে। উল্লেখযোগ্য যে এই সিদ্ধান্তৰ ফলত ইউৰোপীয় সংঘৰ 27খন দেশৰ নাগৰিকে এতিয়াৰ পৰা অসম ভ্ৰমণ কৰিব পাৰিব। অৱশ্যে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন বাহাল থকা চৰাইদেউ, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাৰ ক্ষেত্ৰত এই সুবিধা প্ৰযোজ্য নহ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে দ্বিতীয় পৰ্যায়ৰ এডভান্টেজ অসমৰ পিছৰে পৰা ৰাজ্য চৰকাৰে বিদেশী দূতাবাসৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিল। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়া আৰু জাপানেও অসম ভ্ৰমণৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা উঠাই লৈছিল। আনহাতে আমেৰিকা আৰু কানাডায়ো যাতে অনুৰূপ পদক্ষেপ গ্ৰহণ কৰে সেই উদ্দেশ্যে ৰাজ্য চৰকাৰে চেষ্টা অব্যাহত ৰখা বুলি তেওঁ উল্লেখ কৰে। বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আজি যোৰহাটৰ ঐতিহ্যমণ্ডিত তৰাজন সন্মিলনত অংশগ্ৰহণ কৰে। সন্মিলনত উপস্থিত হৈ তৰাজন নাট্যমন্দিৰ প্ৰেক্ষাগৃহৰ উন্নয়নৰ বাবে তেওঁ সাংসদ পুঁজিৰ পৰা 1 কোটি টকাৰ অনুদান আগবঢ়ায়। ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি প্ৰস্তাৱিত নগাঁও বিশ্ববিদ্যালয়ৰ বাবে ভূমি পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে স্থানীয় বিধায়ক ৰূপ শৰ্মাৰ লগতে নগাঁও জিলাৰ ৰাজহ বিভাগৰ বিষয়াসকলে সংগ দিয়ে। বিশ্ব মটৰচাইকেল দিৱসৰ সৈতে সংগতি ৰাখি দেশৰ আন বিভিন্ন স্থানৰ লগতে ধেমাজিতো আজি সুকীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয়। এই দিৱস উপলক্ষে দ্য এম ই এন এম চি ক্লাবে ধেমাজিত পথ সজাগতা তথা দুৰ্ঘটনা ৰোধৰ উদ্দেশ্যে মটৰচাইকেল আৰোহীক বিনামূলীয়াকৈ হেলমেট বিতৰণ কৰে। বৈজ্ঞানিক আৰু পৰিৱেশ বিষয়ক গৱেষণা সংস্থা ভইচ অন এনভাইৰনমেণ্টে নিকা সেউজ অভিযান আৰু পৰিৱেশ অনুকূল ঐতিহ্যময় বিশেষ স্থান সম্পৰ্কীয় পদক্ষেপকে ধৰি বিভিন্ন ইতিবাচক কাম কাজ বাহাল ৰাখিছে। মহানগৰী কামাখ্যা মন্দিৰ প্ৰাংগণত সংগঠনটোৰ নিকা তথা এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ আৱৰ্জনামুক্ত কৰি পৰিৱেশ অনুকূল বাতাৱৰণ গঢ়ি তোলাৰ উদ্দেশ্যে এটা বিশেষ অভিযান মুকলি কৰা হয়। পৰৱৰ্তী বাতৰিখনক সংগীতা শৰ্মাৰ পৰা।
0: বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি গ্ৰুপ এইচৰ এখন খেলত স্পেইন ছৌদি আৰবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 9:30 বজাত আৰম্ভ হ'ব। ইপিনে গ্ৰুপ এফৰ এখন খেলত আজি জাপানে টিউনিছিয়াৰ বিৰুদ্ধে 4-0 ব্যৱধানত জয়লাভ কৰে। কানাডাৰ টৰণ্টত অনুষ্ছিত আন এখন খেলত জাৰ্মানীয়ে আইভৰি কষ্টক 2-1 পৰাস্ত কৰি নক আউট পৰ্যায়ত স্থান নিশ্চিত কৰে। খেলখনত জাৰ্মানীৰ হৈ ডেনিজ উণ্ডাভে 2 গ'ল দিয়ে। ইপিনে ইকুৱেডৰ আৰু কুৰাচাওৰ মাজত কানচাছত অনুষ্ঠিত খেলখন গ'লশূন্যভাৱে অমীমাংসিত হৈ ৰয়। ইংলেণ্ডত চলি থকা ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ খন্তেক সময় পাছতে মানচেষ্টাৰত হ'বলগীয়া এখন খেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টছত জিকি ভাৰতে বেটিং কৰাৰ সিদ্ধান্ত লৈছে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে চলিত বৰ্ষৰ নীট UGৰ পুনৰ পৰীক্ষা সুকলমে সম্পন্ন। দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন। গুৱাহাটীত ৰাজ্য চৰকাৰৰ মূল কাৰ্যসূচীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অংশগ্ৰহণ। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি স্পেইন আৰু ছৌদি আৰবৰ খেল। আৰু মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত দক্ষিণ আফ্ৰিকাৰ মুখামুখি। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।

0: ধন্যবাদ স্নেহা।
1: বাইদেউ, প্ৰতি বছৰে যোগ দিৱসৰ একোটা বিশেষ বিষয় বাছি লোৱা হয়। 2026 বৰ্ষৰ বিষয়টোনো কি আৰু ইয়াৰ তাৎপৰ্য, এই সম্পৰ্কে আমি জানিব বিচাৰিছোঁ।
0: হয়, যেতিয়াৰ পৰা আন্তৰ্জাতিক যোগা দিৱসটো পালন কৰা হৈছে, প্ৰত্যেক বছৰে এটা থিম বা মূল বিষয়বস্তু লৈ মানে আগবাঢ়ি যোৱা হয়। এইবাৰৰ বিষয়বস্তুটো হৈছে য়োগা ফৰ হেলদি এজিং, অৰ্থাৎ স্বাস্থ্যকৰ বাৰ্ধক্যৰ বাবে যোগাসন। কিদৰে আমি স্বাস্থ্যসন্মতভাৱে মানে গোটেইখিনি ফ'ল' কৰি আমি যোগাৰ জৰিয়তে ঠিক সুস্থ সবল হৈ থাকিব পাৰোঁ, সেইটো এইবাৰৰ প্ৰধান উদ্দেশ্য।
1: হয়, সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন এইবাৰৰ বিশ্ব যোগ দিৱসৰ মূল বিষয়। আমি এইবাৰ অন্য এটা প্ৰসংগলৈ আহিছোঁ।
0: হয়,
1: যোগাসন সম্পৰ্কে মানুহে জানিবলগীয়া মূল কথাকেইটানো কি?
0: হয়, আমাৰ এটা সাধাৰণতে ভুল ধাৰণা থাকে যে আমি যোগাসন বুলি ক'লে অকল আসন, যিহেতু তাতে আসন শব্দটো সোমাই আছে, আমি ভাবোঁ এক্সাৰচাইজ বা ব্যায়াম, সেইটোৱে আমাৰ সাধাৰণ মানুহৰ ধাৰণা। কিন্তু যোগাসনত বহুতকেইটা বিষয়বস্তু তাৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে। মেডিটেশ্যন যিটো আমি কওঁ, তাৰ লগত আমি যিটো অষ্টাংগ যোগ বুলি কওঁ, আঠটা ভাগ তাতে জড়িত হৈ আছে। আমি বাকীবিলাকক বেছি গুৰুত্ব নিদিওঁ, অকল আসনটোতে আমি থাকোঁ। প্ৰাণায়াম হওক বা আমাৰ যিমান ক্ৰিয়াবিলাক থাকে, বেলেগ বেলেগ ধৰণৰ গোটেইখিনি আছে, আমি গোটেইখিনি যদি আমাৰ জীৱনত প্ৰয়োগ কৰিব পাৰোঁ, তেতিয়াহে প্ৰকৃত যোগাৰ যিখিনি বেনিফিট, যিখিনি আমাৰ পাবলগীয়া হেৰি, আমি তেতিয়াহে পাবলৈ সক্ষম হ'ম। অকল আসন বুলিলে যোগাসন নহয়, যদিও যোগত মানে গোটেইখিনি বস্তু মিলাইহে যোগাসনত বস্তুটো প্ৰতিফলিত হয়। প্ৰথম কথা হৈছে আমি আসনৰ পাৰ্টটো ফিজিকেলি, সেইটো হৈছে আমাৰ ফিজিকেল বেনিফিটখিনি কেনেকৈ আমি পাওঁ, আমি স্বাস্থ্য কেনেকৈ আমি মানে সুস্থ সবল হৈ ৰাখিব পাৰোঁ। কিন্তু তাৰ লগতে মানসিক আৰু আধ্যাত্মিক দিশটো আমি বহুত আঁতৰিয়ে থাকোঁ। মানসিক, এতিয়াৰ মানুহ বিশেষকৈ মানসিকভাৱে গোটেই সৰু এটা বাচ্চাৰ পৰা আৰম্ভ কৰি, আজিকালি যিটো ষ্ট্ৰেছ পঢ়া শুনাৰ পৰা আৰম্ভ কৰি, আৰু বয়সীয়াখিনিকে কওক, আৰু চাকৰিৰ ক্ষেত্ৰততো ক'বই নালাগে, চবৰে জব প্ৰেছাৰ, গোটেই ৱৰ্কিং কালচাৰটোৱে চেঞ্জ হৈ গৈছে, সকলো প্ৰেছাৰত থাকিব লাগে। সেই ষ্ট্ৰেছটো লৈ, সেই ৱৰ্কলোডটো লৈ আমি কেনেকৈ এতিয়া ঠিক থাকিব পাৰোঁ? কাৰণ এতিয়া আমি দেখিছোঁ খুব কম বয়সতে 40+ হৈছে কি নাই মানুহৰ বিভিন্ন ধৰণৰ, বিশেষকৈ হাৰ্টৰ প্ৰব্লেম। আমাৰ বহুতৰ কিছুমান ভুল ধাৰণা আছে যে মোক আমি কিবা ভেকচিন ল'লোঁ কাৰণে হ'ল নেকি, কিবা ল'লোঁ কাৰণে হ'লে, সেইবিলাকৰ কোনো তথ্য নাই, কোনো, আমি জাষ্ট মানে প্ৰচলিত এটা বস্তু, ধাৰণা এটা আমি লৈছোঁ। মেইন কথা হৈছে আমি গোটেইখিনি আমি ভিতৰৰ পৰা সুস্থ সবল হ'ব লাগিব দেই। অকল শাৰীৰিক ব্যায়ামে আমাক সুস্থ হ'ব লাগে, আমাৰ শাৰীৰিক ব্যায়ামে সহায় কৰে, আসনে আমাক সহায় কৰে, কিন্তু আমি যদি মানসিকভাৱেও ষ্ট্ৰং হ'ব পাৰোঁ, সেইটো আমি কেনেকৈ হ'ব পাৰিম? আমাক প্ৰাণায়াম, ধ্যান যিটো আমি কওঁ, সেইবিলাকে আমাক বহুত হেল্প কৰে। আৰু প্ৰাণায়ামৰ বেনিফিট বহুত বেছি, মানুহে যিটো সাধাৰণতে ইগনোৰ কৰে যে প্ৰাণায়াম কৰিলে এনেকুৱা লাগে সাধাৰণ উশাহ নিশাহ আমি লৈছোঁ এৰিছোঁ, কিন্তু সেইটোত মানে যেন আমি বেছি সেইটোত উপকাৰিতা নাপাম, আমি বহুত বেছি দৌৰি দিলোঁ, বহুত বেছি হেভি হেভি কিছুমান এক্সাৰচাইজ কৰিলোঁ, তাতে আমি বেনিফিটটো বেছি পাম, সেইটো এটা সম্পূৰ্ণ ভুল ধাৰণা। আমি পাম, আমাৰ কেলৰি বাৰ্ণ হ'ব, গোটেইকেইটাৰে হেৰিটো বেলেগ বেলেগ, বেনিফিটটো বেলেগ বেলেগ। কেলৰি বাৰ্ণ হৈছে আমি স্বাস্থ্যৰ বাবে পালোঁ, কিন্তু আমাক মানসিক, আৰু তাতে আমাৰ ধৰক হৰমনখিনি যেতিয়া হেৰি মানে হেপী হৰমনবিলাক আমাৰ ৰিলিজ হয়, তেতিয়া আমাৰ হেপিনেছ এটা অট'মেটিকেলি আহিব। শাৰীৰিক ব্যায়ামতো আহিব দেই, নহা নহয়, যিখিনি আসনৰ জৰিয়তে কৈছোঁ, কিন্তু আমাৰ মানসিকটো, মানসিকটো ক'ত যাব? আমাৰ ষ্ট্ৰেছটো কেতিয়াও আমি সেই লেভেলত লৈ যাব নোৱাৰোঁ। উশাহ নিশাহ, আমি কেতিয়া, আমি উশাহ নিশাহৰ জৰিয়তে জীয়াই আছোঁ, যিটো আমি সদায় লৈ আছোঁ, কৰি আছোঁ, কেতিয়াও নটিচ নকৰোঁ উশাহটো। আমি আটাইতকৈ নটিচ নকৰা বস্তু হৈছে নিজৰ উশাহটো, কেতিয়াও নটিচ নকৰোঁ কেনেকৈ উশাহ লৈছোঁ, কেনেকৈ এৰিছোঁ। ধ্যান বুলিলে, মেডিটেশ্যন বুলিলে বা ডাঙৰ কথা নহয়, বহুতে যে যায় মানে কিবা এটা ডাঙৰ কথা বুলি ভাবে যে মই ধ্যান কৰিব নোৱাৰোঁ, মোৰ দ্বাৰা মেডিটেশ্যন নহয়, ইমান মোৰ কনচেনট্ৰেশ্যন নাহে, একদম সম্পূৰ্ণ ভুল ধাৰণা। একদম যদি সহজ অৰ্থত মই ক'বলৈ যাওঁ, মোক যদি কোনোবাই সোধে মেডিটেশ্যন মানে কি, মই কওঁ মনটো বেলেগ বস্তুৰ পৰা ঘূৰাই আনি, বেলেগ নালাগে, আপুনি আগতে প্ৰথমতে উশাহ নিশাহটো নটিচ কৰক নিজৰ। প্ৰথম মেডিটেশ্যনৰ ফাৰ্ষ্ট ষ্টেপটোৱে হৈছে একদম সহজতে হৈছে নিজৰ উশাহ, নিজৰ শৰীৰ, নিজৰ মনক নিজে লক্ষ্য কৰা। আমি নিজকে নাচাওঁ, আমি বাহিৰৰ জগতখন চাই থাকোঁ, নিজকে যেতিয়াই চাবলৈ শিকিম, নিজৰ শৰীৰটোক বুজিবলৈ শিকিম, নিজৰ উশাহক নটিচ কৰিম, তেতিয়াই আমাৰ মানে সেই আমি আচল হেৰিটো, তেতিয়া নিজকে চিনি পাবলৈ হ'লে আমাৰ সুস্থ সবল আমি তেতিয়াই হ'ম, মানসিক ষ্ট্ৰেছ তেতিয়া আমাৰ যাব। আমি উশাহ লৈছোঁ, উশাহ এৰিছোঁ, কেনেকৈ লৈছোঁ, লাহে লাহে উশাহটো আমি নটিচ কৰিম, আমাৰ উশাহৰ কোৱালিটি, আমাৰ কেপাচিটি, লাং হাৰ্টৰ আমি ষ্ট্ৰং কৰিবলৈ হ'লে প্ৰাণায়ামৰ জৰিয়তে আমি বহুতখিনি আমি লৈ আহিব পাৰোঁ এই বস্তুটো। দৈনিক যদি আমি প্ৰাণায়াম কৰি যিমান কেলৰি বাৰ্ণ কৰিব পাৰোঁ, যিমান ধৰণৰ আমি বেনিফিট পাব পাৰোঁ, আমাক সেইখিনি আসন বা আমাৰ খুব হেভি এক্সাৰচাইজেও দিব নোৱাৰিব পাৰে। গতিকে সেইকাৰণে বয়সত এইবাৰ যিটো

0: আমাৰ থিম লোৱা হৈছে মানে স্বাস্থ্যসন্মতভাৱে মানে বৃদ্ধ অৱস্থাত আমাৰ গোটেই বহুত মানে ভাৱে এজিং হৈছে, বয়স হৈছে, আমি কি আসন কৰিম বা কি হেৰি কৰিম, আমিতো নোৱাৰোঁ একো কৰিব, আমি যোগা কৰিব নোৱাৰোঁ, যোগা মানে আসন বুলি ভাবে যে সেইবোৰ ধাৰণাটো হৈ গৈছে অলৰেডি আমাৰ, সেইটো আমি গুচাবলৈ হৈ গ'ল। কিন্তু এটা কথা মই এতিয়া মোৰ হেৰি চেণ্টাৰটো দেখিছোঁ, এতিয়া কিন্তু বয়সীয়া মানুহখিনি যথেষ্ট তেওঁলোক সজাগ হৈছে নিজৰ স্বাস্থ্যক লৈ, তেওঁলোক আহে মানে এইবিলাক ক'ত কেনেকুৱা ধৰণে কৰিব পাৰি, যোগাসন হওক এক্সাৰচাইজ হওক বেলেগ বেলেগ, আগৰ ধাৰণাটো অলপ চেঞ্জ হৈছে, যিটো আৰু দৰকাৰ মানে এতিয়া সেইখিনি মানুহেও মানে প্ৰাণায়ামৰ জৰিয়তে যদি যোগা প্ৰাণায়াম বেলেগ বেলেগ ধৰণৰ আছে, বহুত ধৰণৰ আছে, মানুহে বহুতে ভ্ৰমণ প্ৰাণায়ামৰ কথাই নাজানে, খোজে কাঢ়ো আমি নৰ্মেলি ৱাকিং কৰোঁ, সেইটোতো আমি ভ্ৰমণ প্ৰাণায়াম উশাহৰ নিশাহৰ লগতে যদি আমি কৰিব বিচাৰোঁ কৰিব পাৰোঁ, আমি তাৰ ডাবল বেনিফিট পাম, খোজকাঢ়িলে আমি যিমানখিনি পাওঁ। গতিকে সৰু সৰু কথাবিলাক ক'তো আপুনি প্ৰশিক্ষণ কেন্দ্ৰত নোযোৱাকৈও, ক'তো কিবা একো ভিডিঅ' নোচোৱাকৈও মানে যি অকণমান খালী নলেজটো লাগিব দেই, সেইটো দৰকাৰ এজন প্ৰশিক্ষকৰ জৰিয়তে, বা নলেজ নোহোৱাকৈ অকল মানে হেৰি আপুনি ভালকৈ কিতাপ পঢ়ক, কথাটো কৈছে যোগা ৰিলেটেড, বা নিজৰ নলেজটো হৈ আপুনি সেইখিনি যদি এপ্লাই কৰিব পাৰে দৈনন্দিন জীৱনত একদম সুস্থ সবল হৈ থকাটো বহুত মানে সহজ কথা, একো টাফ নহয়, বহুত হেভি হেভি এক্সাৰচাইজ কৰিব দৰকাৰ নাই, সেইখিনি জৰিয়তে কৰিব পাৰি, সাধাৰণভাৱে খোজকাঢ়িয়ে কৰিব পাৰি, সেইখিনিয়ে ক'ব বিচাৰিছো।
1: বহুতে যোগাসনক শাৰীৰিক ব্যায়াম বুলি ভাবি আওকাণ কৰে বা মন নকৰে কৰিবলৈ, কষ্ট হ'ব বুলি বা সময় বেছি লাগিব বুলি কৰিব নিবিচাৰে, কিন্তু যোগাসনক যদি আমি আমাৰ জীৱনৰ এক অংশ বুলি ভাবি লওঁ তেতিয়াহ'লে নিশ্চয় আমি শাৰীৰিকভাৱে আৰু মানসিকভাৱেও সুস্থ হৈ থাকিব পাৰিম।
0: একদম ঠিক কথা কৈছে,
1: আপুনি কৈছে যে মানুহবোৰ চাপত থাকে সময়তে, বয়সৰ কোনো কথা নাই, সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ মানুহো খুব চাপত থাকে, যোগাসনৰ জৰিয়তে আমি শাৰীৰিকভাৱে আৰু মানসিকভাৱে নিজকে কিদৰে সুস্থ কৰি ৰাখিব পাৰোঁ সেই কথাটো আমি জানিব বিচাৰিছোঁ, আৰু লগতে এই ক্ষেত্ৰত আধ্যাত্মিক দিশৰ উৎকৰ্ষ আমি কিদৰে সাধন কৰিব পাৰোঁ।
0: হয়, খুব ভাল প্ৰশ্ন কৰিছে স্নেহা, এইটো মানে আমি আধ্যাত্মিক আমাৰ আজিকালি আধ্যাত্মিকতাৰ ভাৱটো আমাৰ বহুত কমি গৈছে, আমাৰ যিটো আগতে আমি মানে শুই উঠি মানে গোঁসাই ঘৰত চাকি জ্বলোৱা, গধূলি প্ৰাৰ্থনা কৰা আমাৰ দৈনন্দিন জীৱনৰ এটা অংশ আছিলে, এতিয়া কিন্তু আমি যিমানেই আধুনিক জীৱনৰ ফালে গতি কৰিছোঁ সিমানে আমাৰ আগৰ সেই আধ্যাত্মিক ভাৱবিলাক কমি গৈছে, আমি বেলেগত ভগৱান বা আধ্যাত্মিক মানে কি ভগৱানো মই বুলি নকওঁ, নিজৰ ভিতৰত থকা ভাল কোৱালিটিখিনি ভাল গুণখিনি আমি যেতিয়াই নিজকে আপলিফ্ট কৰিব পাৰিম তেতিয়াই আমি এটা বেলেগ ধৰণৰ মানে সেইটোৰ আমাৰ হেৰি লাগিব, আধ্যাত্মিক দিশটো লাগিব, বাৰু সি আমাক সহায় কৰিব, এই বস্তুবিলাকে আমাক সহায় কৰিব, মানে যোগাসনত মানে যিখিনি প্ৰাণায়াম আছে, প্ৰাণায়াম উশাহ নিশাহ মই যিটো ক'লোঁ তোমাৰ, উশাহ নিশাহ নটিচ কৰাৰ লগে লগে আমাৰ মনটো অট'মেটিকেলি আমাৰ কুল ঠাণ্ডা হৈ থাকিব, মনটো যেতিয়া সুস্থ দেহত সুস্থ মন কোৱা যায়, দেহটো সুস্থ হ'লে মনটোও ঠিকে থাকিব, মনটো ঠিকে থাকিলেহে আমি আধ্যাত্মিকটো কটাই আমাক মনটো ঠিকে ৰখাটো সহায় কৰিব। আমাৰ প্ৰাৰ্থনা, প্ৰাৰ্থনা আমি ভাবোঁ এনেই আমি এটা গাই দিলোঁ মন্ত্ৰ, মানে কিবা এটা গাই দিলোঁ, কিবা এটা কৰি দিলোঁ, সেইটোৱে মানে আমাৰ শেষ হৈ গ'ল, নহয়, প্ৰাৰ্থনাৰ কিমান মহত্ব আছে যোগাত মানে সেইটো আছে দেই। যদিও আমি আন্তঃৰাষ্ট্ৰীয় যোগা দিৱস 2015ৰ পৰা কৰি আছোঁ, এই ক্ষেত্ৰত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যথেষ্ট মানে সেইটো এটা ইনিচিয়েটিভ ল'লে, সেইভাৱে তেওঁ মানে ধন্যবাদৰে পাত্ৰ, কাৰণ আন্তঃৰাষ্ট্ৰীয় মানে গোটেই বিশ্বই এতিয়া মানি লৈছে তাৰ হেৰিটো, তাৎপৰ্যটো, যিটো আমাৰ হাজাৰ হাজাৰ বছৰৰ পৰা 15,000 বছৰ পুৰণি এটা আমাৰ ইতিহাস, আমি সেই সংস্কৃতিটো কিন্তু আমি এতিয়াও পাহৰি গৈছোঁ, এতিয়া যদিও যোগা প্ৰয়োগ কৰা হৈছে আমি মাত্ৰ একটা প্ৰথম লেভেলটোতে আছোঁ, এতিয়াও যদিও আমি পালন কৰি আছোঁ তাৰ আমি গভীৰলৈ আৰু গভীৰলৈ সোমাব আমি পৰা নাই, কিন্তু লাহে লাহে আমি পাৰিব লাগিব আৰু মোৰ বিশ্বাস আছে আমি পাৰিম। হা, এইটো যিটো কলা প্ৰাৰ্থনাৰ কথা মই ক'লোঁ, আধ্যাত্মিক আমি প্ৰাণায়াম কৰিলোঁ, প্ৰাণায়াম আমাৰ মন শান্ত কৰিলে, তাৰ লগত আমি যোগা আৰম্ভ কৰাৰ আগতে আমি সদায় প্ৰাৰ্থনা কৰোঁ, আমি ওম শান্তি কৰোঁ, ওম যিটো আমাৰ এটা খুব ষ্ট্ৰং আমাৰ ৱৰ্ড, এটা শব্দই ব্ৰহ্ম যিটো কোৱা হয়, আমি যেতিয়া ওম শান্তি কৰোঁ আমাৰ ভিতৰৰ পৰা শৰীৰত আমাৰ পজিটিভ ঊৰ্জাখিনি একদম জাগ্ৰত হৈ যায়, আমি বুজি পেলাই কৰিব লাগিব, এনেই মেকানিকেলি ওম ওম আমি হাজাৰবাৰ শান্তি কৰিলেও আমি সেই বস্তুটো আমি বেনিফিটটো নাপাম, তাৰ তাৎপৰ্য কি, আমি ওমত সদায় তিনিটা ধ্বনি থাকে, আ উ আৰু মত, ওম শান্তি প্ৰপাৰলি কৰিলে প্ৰাৰ্থনা এটা অন্তৰৰ পৰা যেতিয়া প্ৰাৰ্থনা কৰা হয়, আমাৰ যোগাত যিবিলাক প্ৰাৰ্থনা কৰা হয় আমি যিহেতু আৰম্ভণি কৰোঁ সেইবিলাকত সদায় নিজৰভাৱে ব্যক্তিগতভাৱে প্ৰাৰ্থনা নাই, কিন্তু সেইটো সকলোৰে সুখ শান্তিৰ বাবে আমি প্ৰাৰ্থনা কৰোঁ, যিবিলাক প্ৰাৰ্থনা আছে আমাক অসতৰ পৰা সতলৈ লৈ যোৱা, অন্ধকাৰৰ পৰা পোহৰলৈ লৈ যোৱা, আমাক নিৰোগী কৰি ৰখা, সকলোকে অকল মোক নিৰোগী কৰি ৰখা, মোক নহয় মানে আমাক, আমি বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৰ কাৰণে প্ৰাৰ্থনা কৰোঁ, যোগাই শিকায় প্ৰকৃতিৰ লগত কানেক্ট কৰিবলৈ, প্ৰকৃতিৰ আমি যিমান ওচৰত থাকোঁ সিমানেই আমি বেমাৰ আজাৰৰ পৰা দূৰত থাকিম, যেতিয়া আমি প্ৰকৃতিক আঁকোৱালি ল'ম প্ৰকৃতিত চব বস্তুৱেই আছে, প্ৰকৃতিয়ে দিয়া বস্তুখিনি আমি খালি ল'ব ল'ব লাগে, যিখিনি আমি

যুৱবাণী শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। লগতে নিউজ অন এ আই আৰ মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ উপলব্ধ। নিবেদন কৰিছো লোকগীত, আজিৰ শিল্পী হিতেশ চন্দ্ৰ দাস।

শ্রোতাসকলে লোকগীত শুনি আছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰাগজ্যোতিষপুৰ শাখাযোগে। আজিৰ শিল্পী হিতেশ চন্দ্ৰ দাস। অনুষ্ঠানৰ শেষত শুনক শিল্পীৰ কণ্ঠৰ আন এটি লোকগীত।

লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক ভজন অনুষ্ঠানৰ আৰম্ভণিতে এয়া লতা মংগেশকৰ।

লতা মঙ্গেশকাৰৰ কণ্ঠৰ ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো চিত্ৰা সিঙৰ কণ্ঠৰ ভজন।

আজি ২১ জুন সমগ্র বিশ্বৰ লগতে আমাৰ অসমতো অতি উৎসাহেৰে উদযাপন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। আজিৰ এই যান্ত্ৰিক যুগত আমি সকলোৱে কিবা নহয় কিবা এটা দৌৰত ব্যস্ত নহয়নে? ঘৰ, অফিচ, কেৰিয়াৰ এই সকলোবোৰৰ মাজতে আমি এটা কথা পাহৰি যাওঁ, নিজৰ শৰীৰ আৰু মনৰ যত্ন ল'বলৈ। আৰু ঠিক এইখিনিতেই যোগৰ গুৰুত্ব আহে। শুনোৱা হওক এটি সুমধুৰ গীত কৃষ্ণা কটেজ চিনেমাখনৰ পৰা। গীতৰ কণ্ঠ শ্ৰেয়া ঘোষালৰ আৰু গীতৰ কথা নীলেশ মিশ্ৰাৰ।

কেৱল কিছুমান কঠিন আসন কৰাই নহয়, ই হৈছে নিজৰ উশাহ নিশাহক জনা, মনটোক শান্ত কৰা আৰু আত্মাৰ সৈতে সংযোগ স্থাপন কৰাৰ এক মাধ্যম। আমাৰ ঋষিমুনিসকলে যুগ যুগান্তৰৰ আগতেই কৈ গৈছে, কৰ্মত কুশলতাই হৈছে যোগ। অনুষ্ঠানত এইবাৰ শুনক টু ষ্টেটছ চিনেমাখনৰ পৰা এটি গীত, গীতৰ কণ্ঠ অৰিজিৎ সিং আৰু চিন্ময়ী শ্ৰীপ্ৰদাৰ।

যোগ দিবসৰ লগতে আজিৰ দিনটোৰ আছে কেইবাটাও বিশেষত্ব। আজি পিতৃ দিবস অৰ্থাৎ ফাদাৰ্ছ ডে। আমাৰ জীৱনৰ সেইজন ব্যক্তি যিয়ে নিজে হাজাৰ কষ্ট কৰিও আমাৰ মুখত হাঁহি বিৰিঙাই ৰাখে, সেইগৰাকী হ'ল দেউতা। হয়তো দেউতাই কেতিয়াও মুখ খুলি নকয় যে তেওঁ আমাক কিমান ভাল পায়, কিন্তু তেওঁৰ সেই খং আৰু শাসনৰ আঁৰত লুকাই থাকে পৃথিৱীৰ আটাইতকৈ মৰমীয়াল হৃদয়খন। আজিৰ এই বিশেষ দিনটোত পৃথিৱীৰ সকলো দেউতালৈ মোৰ তৰফৰ পৰা কোটি কোটি প্ৰণাম আৰু পিতৃ দিৱসৰ শুভেচ্ছা। আগবঢ়াইছো এটি গীত ৱেক আপ ছিড চিনেমাখনৰ পৰা, কবিতা শেঠ আৰু অমিতাভ ভট্টাচাৰ্যৰ কণ্ঠত।

21 জুন তাৰিখটো বৈজ্ঞানিক ভাষাত ইউৰোপীয় গ্ৰীষ্মকালীন অয়নান্ত বা ছামাৰ ছলষ্টিছ বুলি কোৱা হয়। আজি হৈছে বছৰৰ আটাইতকৈ দীঘল দিন, উত্তৰ গোলাৰ্ধৰ বছৰটোৰ আটাইতকৈ দীঘল দিন। 21 জুন তাৰিখে পৃথিৱীৰ উত্তৰ মেৰুটো সূৰ্যৰ আটাইতকৈ ওচৰলৈ হালি পৰে, যাৰ বাবে সূৰ্যৰ পোহৰ পোনে পোনে কৰ্কটক্ৰান্তি ৰেখাৰ ওপৰত পৰে, আৰু ইয়াৰ বাবেই আজিৰ দিনটো হয় বছৰটোৰ আটাইতকৈ দীঘল দিন। অনুষ্ঠানত এইবাৰ শুনক আ অব লট চলে চিনেমাখনৰ পৰা উদিত নাৰায়ণ আৰু অলকা য়াগ্নিকৰ কণ্ঠৰ এটি গীত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। সমান্তৰালভাৱে নিউজ অন এ আই আৰ মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ উপলব্ধ। এতিয়া নিবেদন কৰিছো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীবাদন শুনিবলৈ পাব, ৰাগ যোগ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীবাদন শুনিলে, ৰাগ যোগ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া ষ্টুডিঅ'ৰ ঘড়ীত নিশা 10:30 হৈছে আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। আমাৰ পৰৱৰ্তী অনুষ্ঠান মুকলি কৰা হ'ব 5:30 বজাত। তেতিয়ালৈ বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।